প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 23 দিন, 1948 শকাব্দৰ ভাদ মাহৰ 19 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 10 তাৰিখ। এতিয়া সময় পুৱা 5:33:36 হৈ গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। লগতে নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, আছিফ আহমেদ, আনোৱাৰ আলী আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু তিলক চন্দ্ৰ দাস, আৰু ষ্টুডিঅত মই সংগীতা দাস। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ইমানপুৰি শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত ৰূপজ্যোতি ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, অঞ্জলি ওজাৰ কণ্ঠত লোকগীত, সিদ্ধেশ্বৰ ডেকা আৰু সংগীবৃন্দৰ কণ্ঠত চিয়া গীত, নীলিমা খাটুনৰ কণ্ঠত ইছলাম ভক্তিমূলক গীত আৰু মূৰ্চনা পাঠকৰ কণ্ঠত কবিৰ ভজন শুনিলে।

আজি দিনৰ 11:30 বজাত গীতি মালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পীসকল সমৰ হাজৰিকা, অনিমা চৌধুৰী, জয়প্ৰকাশ মেধি, গীতাঞ্জলি সন্দিকৈ আৰু দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰী।

প্ৰথমে জনাবলৈ লৈছো প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি সন্ধিয়া 6:10 যুৱবাণী অনুষ্ঠানত প্ৰত্যাশী প্ৰিয়া দাসৰ কণ্ঠিকা, কাব্যঋষী নীলমণি ফুকন। 7:20 হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী, অনুষ্ঠানটিৰ আঁত ধৰিব প্ৰাণজিত প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 7:30 ডুবাইৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামৰ অনুষ্ঠিত মহিলা এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ চলন্ত বিৱৰণী মিডিয়াম ৱেভ ট্ৰান্সমিটাৰ যোগে প্ৰচাৰ কৰা হ'ব। পুৱা 6:15 সুচৰিতা চন্নাইলৰ কণ্ঠত ভজন, 6:20 দীপক কুমাৰ দত্তৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন। পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ প্ৰচাৰৰ সময় আজি পুৱা 9:15।

দিনৰ 11:30 বজাত গীতি মালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী সমৰ হাজৰিকা, অনিমা চৌধুৰী, জয়প্ৰকাশ মেধি, গীতাঞ্জলি সন্দিকৈ আৰু দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰী। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনী উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সাজ ঔৰ আৱাজ, চৰচায়া প্ৰাদেশিক সংগীত আৰু গীত ৰাংগিলি। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:05 বজাৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান আৰু সংস্কৃত মালাকাৰৰ কণ্ঠত আধুনিক গীত। নিশা 8:15 বজাত দীপক কুমাৰ দত্তৰ কণ্ঠত লোকগীত। 8:30 বজাত ভজনৰ অনুষ্ঠান। 9:15 বজাত স্পটলাইট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:30 বজাত ঘোষঘোষিকাৰ প্ৰিয় গীত অনুষ্ঠান ৰামধেনু। 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কিশোৰী আমোনকাৰৰ কণ্ঠত ৰাগ সম্পূৰ্ণ পালকোচ। 8:00 বজাত মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে আজি নিশা 10:00 বজাত এটি আলোচনা ভাৰতীয় সংস্কৃতিলৈ অসমৰ অৱদান। আলোচনাটিত অংশগ্ৰহণ কৰিব ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী, প্ৰদীপ চলিহা আৰু ডক্টৰ নবীন শৰ্মাই। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানত আলোচনাৰ বিষয় জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ। আলোচ কৰিব ডক্টৰ প্ৰকাশ চন্দ্ৰ শৰ্মা আৰু ডক্টৰ মৌচুমী গাংগুলীয়ে। 8:00 বজাত কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 7:20 বজাত কামেশ্বৰ শুক্লাৰ সংস্কৃত কথিকা সংস্কৃত সাহিত্যে বৰ্ষা বৰ্ণনাম। 6:10 বজাত কৃষক বাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ ভৱেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। 8:00 বজাত শিক্ষামণি দত্তই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত সপোন দৰাৰ কথিকা ইংৰাজী লিখন কৌশল শিক্ষণ। দিনৰ 12:30 বজাত আইডৰ বুলনী অনুষ্ঠানত ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাপ্ৰাপক ৰণিমা চেতিয়া চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। 7:30 বজাত অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানত নীলমণি ফুকনৰ বিষয়ে শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15 বজাত প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ এক আগতীয়া ৰেঙনি। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সুচৰিতা চানল্যৰ কণ্ঠৰ ভজন।

ইমানপৰে শ্ৰোতাসকলে সুচৰিতা সানাইল্যৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক দীপক কুমাৰ দত্তৰ কণ্ঠত লোকগীত।

ইমান পৰে শ্ৰোতাসকলে দীপক কুমাৰ দত্তৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনক মহম্মদ ৰফি কণ্ঠৰ এটি গীত, বোল ছবি মহাব্বত জিন্দেগী হে, সংগীত অ.পি. নায়াৰৰ।

অনুষ্ঠানত এইবাৰ শুনক কিনাৰা ছবিৰ পৰা লতা মংগেশকাৰ আৰু ভূপেন্দ্ৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গুলজাৰৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।

0: इधर भी है उधर भी।
1: ये कहा
2: মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল চিলচিলা ছবিত লতা মংগেশকাৰ আৰু অমিতাভ বচ্চন। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত শিৱ হৰিৰ। আৰু এই গীতটিৰে সামৰিছো আজিৰ মধুবন অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰীসভাই 20,800 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 8টা একাধিক পথ বিশিষ্ট ৰেলৱে প্ৰকল্পত অনুমোদন জনাইছে। ভাৰত আৰু শ্ৰীলংকাৰ দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে যোৱা 10 দিনত দেশৰ বিভিন্ন স্থানত 6টা বৃহৎ অভিযান চলায়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত 6টা লেনযুক্ত পাৰ্ভিৰন এলিভেটেড কৰিডৰ মুকলি কৰে আৰু ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাত বেন চেলটন আৰু ফ্ৰেন্সিছ টাইফো আৰু মহিলাৰ শাখাত এলিনা ছাবালেংকা আৰু জেছিকা পেগুলাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 20,800 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 8টা একাধিক পথ বিশিষ্ট ৰেলৱে প্ৰকল্পত অনুমোদন জনাইছে। ৰেলপথৰ সামৰ্থ চলাচলৰ সুবিধা বৃদ্ধি কৰি মুখ্য ৰেলপথসমূহত ৰেল চলাচলত অধিক সুবিধা হোৱাকৈ এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব। নতুন দিল্লীত কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 10,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 3টা ৰেলৱে প্ৰকল্পই পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ 14খন জিলাক সামৰি ল'ব। এই প্ৰকল্পৰ অধীনত ৰেলৱে নেটৱৰ্ক আৰু 56 কিলোমিটাৰলৈ বৃদ্ধি পাব। শ্ৰীবৈষ্ণৱে কয় যে এই প্ৰকল্পকেইটা খড়গপুৰৰ পৰা ঝাৰচুগুডালৈ চতুৰ্থটো ৰেলপথ, কাটনিৰ পৰা পেণ্ড্ৰা ৰোডলৈ চতুৰ্থটো আৰু বিলাসপুৰৰ পৰা পেণ্ড্ৰা ৰোডলৈ তৃতীয়টো ৰেলপথ স্থাপন কৰা হ'ব। 2029-30 বৰ্ষৰ ভিতৰত এই ৰেলপথসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই বহুসৰীয়া ৰেলপথ স্থাপনৰ ফলত অঞ্চলটোত পূৰ্বতে বৃদ্ধি হোৱা ৰেলৰ চলাচল মসৃণ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ উপৰি তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাৰ 17খন জিলাক সামৰি 5টা ৰেলপথ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত এই অঞ্চলটোত প্ৰায় 540 কিলোমিটাৰ ৰেলপথ নিৰ্মাণ কৰা হ'ব। 2029-30 বৰ্ষত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা এই আঁচনিৰ বাবে 10,021 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত আৰাক্কো নামৰ পৰা ৰেণিগুণ্টালৈকে আৰু হোৱাইট ফিল্ডৰ পৰা বাংগাৰাপেটালৈকে তৃতীয় আৰু চতুৰ্থটো ৰেলপথ স্থাপন কৰা হ'ব। এই ৰেলপথছোৱাই 2,100ৰো অধিক গাঁৱৰ 52 লাখ লোকক সামৰি ল'ব। শ্ৰীবৈষ্ণৱে কয় যে 11,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ 7টা ব্যস্ত ৰেলপথক 4 লেনযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ৰেলপথকেইটা হৈছে দিল্লী হাওৰা, মুম্বাই হাওৰা, দিল্লী মুম্বাই, দিল্লী গুৱাহাটী, দিল্লী চেন্নাই, হাওৰা চেন্নাই আৰু মুম্বাই চেন্নাই। ইয়াৰে 2,000 কিলোমিটাৰ দৈৰ্ঘ্যজুৰি চতুৰ্থ শাৰীৰ ৰেলপথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন সন্দৰ্ভত শ্ৰীবৈষ্ণৱে কয় যে অহা বছৰ এই সেৱা আৰম্ভ হ'ব। এই প্ৰকল্পৰ নিৰ্মাণ দ্ৰুতগতিত চলি আছে আৰু চুৰাটৰ পৰা বাপ্পীলৈ 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব।
2: वापी से सूरत का 100 किलोमीटर का सेक्शन, पहला सेक्शन ओपन करेंगे 2027 में। कंस्ट्रक्शन करीब करीब दिसंबर तक कंप्लीट हो जाएगा और जो ट्रेन बन रही है वो ट्रेन का काम बहुत तेजी से चल रहा है। जो फर्स्ट कोच टेस्टिंग के लिए बन रहा है वो टेस्टिंग का कोच लास्ट वीक बन के रेडी हुआ है और उसको अब पहला टेस्ट होता है उसका स्क्वीज टेस्ट है। उसके बाद में उसका क्लाइमेट टेस्ट होगा, उसके बाद में फर्निशिंग और नेक्स्ट बाकी के कोच बनेंगे। अगले साल मई जून तक ट्रेन पटरी पे आ जाएगी।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল প্ৰকল্পসমূহ সন্দৰ্ভত মন্ত্ৰীসভাৰ সিদ্ধান্তই যাত্ৰীসকলৰ যাতায়াত দ্ৰুত কৰাৰ লগতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব আৰু সামগ্ৰী পৰিবহণ ক্ষমতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে দক্ষিণ ভাৰতৰ ৰেল যোগাযোগ ব্যৱস্থা উন্নত কৰি লক্ষ লক্ষ লোকক উপকৃত কৰিব। নিৰাপদ সামুদ্ৰিক পথ, সমুদ্ৰত দিক নিৰ্দেশনাৰ স্বাধীনতা, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান আৰু বাধাহীন সামুদ্ৰিক বাণিজ্য ভাৰত মহাসাগৰীয় অঞ্চলৰ সামূহিক সুৰক্ষা আৰু সমৃদ্ধিৰ অন্যতম গুৰুত্বপূৰ্ণ চৰ্ত বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ কলম্বোত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত উপস্থিত হোৱাৰ পাছত শ্ৰীসিঙে এই মন্তব্য কৰে। তেওঁ সামুদ্ৰিক সহযোগিতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি ভাৰত আৰু শ্ৰীলংকাৰ দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গোলকীয় আৰু আঞ্চলিক প্ৰেক্ষাপটত সঘনাই পৰিৱৰ্তিত পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো দেশে যুটীয়া নীতি নিৰ্দেশনা কাৰ্যকৰী কৰি কৌশল শক্তিশালী কৰিব লাগিব আৰু অভিজ্ঞতা বিনিময় কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে।
3: It is this spirit of interdependence that shaped India's approach to Sri Lanka as a true Vishwamitra, a trusted global friend. For India and Sri Lanka, holistic maritime security and the mutual prosperity are two sides of the same coin. Together, India and Sri Lanka are well positioned to serve as the closest partners in safeguarding peace, security and stability across the Indian Ocean region.
1: প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মহাসাগৰ পদক্ষেপৰ অধীনত নিকট আৰু শক্তিশালী সামুদ্ৰিক অংশীদাৰিত্বৰ ন ন দিশত দৃষ্টি নিক্ষেপ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সামূহিক বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰত আৰু শ্ৰীলংকাৰ পাৰস্পৰিক সামুদ্ৰিক সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। দুয়ো দেশে মাদক দ্ৰব্য, চোৰাং ব্যৱসায় আৰু মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে বুলি শ্ৰীসিঙে মন্তব্য কৰে। এই প্ৰসংগতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দুয়ো দেশৰ প্ৰচেষ্টাত স্থাপন হোৱা সামুদ্ৰিক উদ্ধাৰ আৰু সমন্বয় কেন্দ্ৰক ভাৰত মহাসাগৰৰ জলভাগ সুৰক্ষিত কৰি ৰখাত দেশ দুখনৰ পাৰস্পৰিক দায়বদ্ধতা নিদৰ্শন বুলি অভিহিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজহ চোৰাংচোৱা সঞ্চালকালয় ডি আৰ আইয়ে যোৱা দহ দিনত সমগ্ৰ দেশৰ বিভিন্ন স্থানত ছটাকৈ বৃহৎ অভিযান চলাইছে। এই অভিযানত দুটা নাহৰ ফুটুকীৰ ছাল, 180টা জীৱিত ইণ্ডিয়ান ষ্টাৰ কাছ, 12টা জীৱিত টকে গেকো সাপ, প্ৰায় 24 কিলোগ্ৰাম পেংগোলিন স্কেল আৰু প্ৰায় 500 গ্ৰাম বাঘৰ হাড় জব্দ কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ সৈতে জড়িত 13 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ডি আৰ আইৰ মতে এই অভিযান সংৰক্ষিত বন্যপ্ৰাণী সৰবৰাহৰ বিভিন্ন সমস্যা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে আন্তঃ সংস্থাসমূহৰ স্থায়ী সমন্বয়ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত 6টা লেনযুক্ত পৰভৰিম এলিভেটেড কৰিডৰ মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে উন্নত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাই বিনিয়োগকাৰী আকৰ্ষণ কৰাৰ লগতে নিয়োগ সৃষ্টি কৰিব আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব। তেওঁ কয় যে আন্তঃগাঁথনি উন্নত হোৱাৰ লগে লগে মূলধনী বিনিয়োগ হয় আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনৰ সৃষ্টি হয়। শ্ৰীগাডকাৰীয়ে কয় যে গোৱাত কেইবাটাও ঘাইপথ, দলং, উড়নসেতু আৰু বন্দৰ যোগাযোগ প্ৰকল্প নিৰ্মীয়মান অৱস্থাত আছে নাইবা নিৰ্মাণ সম্পূৰ্ণ হৈছে। তেওঁ 66 নম্বৰ আৰু 748 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজৰ অগ্ৰগতি, বিমান বন্দৰৰ সংযোগ সাধনৰ ক্ষেত্ৰত হোৱা উন্নতিৰ লগতে উত্তৰ আৰু দক্ষিণ গোৱাক সংযোগ সাধনৰ প্ৰস্তাৱত আলোকপাত কৰে। প্ৰায় 641 কোটি টকা ব্যয় সাপেক্ষ 5.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰভৰিম কৰিডৰেৰে দৈনিক 75,000ৰ পৰা 80,000 বাহন চলাচল কৰিব আৰু ইয়াৰ ফলত পথৰ পৰা 60% যানজট আঁতৰ হ'ব। ইয়াৰ আগেয়ে শ্ৰীগাডকাৰীয়ে জোৱাৰী দলং পৰিদৰ্শন কৰি দ্বৈত নিৰীক্ষণ স্তম্ভৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে অহা দুবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা এনেধৰণৰ স্তম্ভ দেশত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি নতুন দিল্লীত ইউ এছ এইচ এ ইণ্টাৰনেশ্যনেল লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ কৃষ্ণ শ্ৰীৰামৰ নেতৃত্বৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। এই বৈঠকত ভাৰতীয় ব্যৱসায়ীসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ উপস্থিতি সুদৃঢ় কৰাৰ লগতে উদ্ভাৱন, প্ৰযুক্তি আৰু গুণগত মানৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদীয়মান খণ্ডসমূহত বৈচিত্ৰময় কৰি বিশ্বজুৰি প্ৰতিযোগিতামূলক সামগ্ৰীৰ বজাৰ সৃষ্টি কৰাৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতত উৎপাদনৰ সম্প্ৰসাৰণৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে। এই বৈঠকত মহাকাশ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা, ভাৰতৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক সমৰ্থন কৰা আৰু দেশখনক গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাত আমেৰিকাৰ বেন চেলটন আৰু একাদশ বাছনিৰ ফ্ৰেন্সেছ টাইফো পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত কাইলৈ এৰিনা ছাবালেংকা আৰু তৃতীয় বাছনিৰ জেছিকা পেগুলা মুখামুখি হ'ব। আনহাতে চতুৰ্থ বাছনিৰ কোকো গফে কাজাখস্তানৰ এলেনা ৰিবাকিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অষ্টম বাছনিৰ চেলটনে নিউয়ৰ্কত কালি বৰ্তমানৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক 5টা ছেটৰ খেলত 6-7, 6-1, 6-3, 1-6 আৰু 7-6 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইফালে যোৱা নিশা অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ ফ্ৰেন্সেছ টাইফোৱে একে দেশৰে এলেক্স মাইকেলছনক পৰাস্ত কৰে। দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে গ্ৰেণ্ডশ্লেম প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত শীৰ্ষ বাছনিৰ ছাবালেংকাই কোৱাৰ্টাৰ ফাইনেলত ষষ্ঠ বাছনিৰ চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাক পৰাস্ত কৰে। কালি পুৱা অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ জেছিকা পেগুলাই একে দেশৰে এম্মা নাভাৰক পৰাস্ত কৰে। ইপিনে আন দুখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ চতুৰ্থ বাছনিৰ কোকো গফে পঞ্চম বাছনিৰ ৰাছিয়াৰ মীৰা এণ্ড্ৰিভাক পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় বাছনিৰ কাজাখস্তানৰ এলেনা ৰিবাকিনাই চীনৰ কিন ৱেন জেঙক পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰীসভাই 20,800 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 8টা একাধিক পথ বিশিষ্ট ৰেলৱে প্ৰকল্পত অনুমোদন জনাইছে। ভাৰত আৰু শ্ৰীলংকাৰ দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত 6টা লেনযুক্ত কৰভৰিম এলিভেটেড কৰিডৰ মুকলি কৰে আৰু ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাত বেন চেলটন আৰু ফ্ৰেন্সেছ টাইফো আৰু মহিলাৰ শাখাত এৰিনা ছাবালেংকা আৰু জেছিকা পেগুলাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো আধুনিক গীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনক অপূৰ্ব বেজবৰুৱা কণ্ঠৰ ইতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৃষাৰাণীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দিলীপ দাসৰ।

আধুনিক গীত অনুষ্ঠানৰ শেষত শুনক নয়ন নীলিমৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দেৱজিৎ বৰাৰ।

আধুনিক গীতা অনুষ্ঠানৰ শেষত সেয়া আছিল নয়ন নীলিম, গীতৰ কথা দেৱজিৎ বৰাৰ। আধুনিক গীতা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া শুনক নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 14,000 টকাৰ। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থকা হ'ব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে sonitpur.gov.in এই ৱেবছাইট চাব পাৰে। পুনৰ কৈছো sonitpur.gov.in। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। বেংক অৱ বৰোডা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000টা। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড, ডিষ্ট্ৰিবিউটৰ, মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100টা। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। পুনৰ কৈছো bankofbaroda.bank.in। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। পুনৰ কৈছো upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্নিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে দুয়োখন ৰাজ্যতে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক আহান জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে এই দিশত ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি আশ্বাস দিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি কালিৰ বৈঠকখনে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ দিশৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে। আলোচনাকালত দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই নিৰ্বাচনৰ অহা 16 ছেপ্টেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মনোনয়ন পত্ৰসমূহ 17 ছেপ্টেম্বৰত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 19 ছেপ্টেম্বৰ। ভোটগ্ৰহণ 6 অক্টোবৰত আৰু 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উপ নিৰ্বাচনটোত মুঠ 19,07,209 ভোটদাতাই 1,339 ভোটকেন্দ্ৰৰ জৰিয়তে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8টা বিধানসভা সমষ্টি আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলা দুখনত নিৰ্বাচনী আচৰণবিধি বলবৎ কৰা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে। ইফালে নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ উপস্থিতিত কালি ব্যৱস্থাগত ভোটদান আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ স্বীপ কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও বিশ্ববিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙেও এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে।
2: যোৱা 7 তাৰিখতে ইলেকশ্যন কমিশন NCC ডিক্লেয়াৰ কৰাৰ মতে আমাৰ বাই ইলেকশ্যনৰ কাৰণে গাজেট নটিফিকেশ্যনটো 9 ছেপ্টেম্বৰত ইছ্যু হৈছে। একৰ্ডিংলি আমাৰ লাষ্ট ডেট অফ নমিনেশ্যন ফিক্স হৈছে ফৰ 16 ছেপ্টেম্বৰ আৰু আমাৰ ডেট অফ স্ক্ৰুটিনি হ'ব ফৰ 17 ছেপ্টেম্বৰ। লাষ্ট ডেট অফ উইথড্ৰল আছে ফৰ 19 ছেপ্টেম্বৰ আৰু আমাৰ ভোটদান হ'ব 6 অক্টোবৰ তাৰিখত। বাই ইলেকশ্যন হোৱাৰ কাৰণে আমাৰ কাউণ্টিংটো 2 দিনৰ ভিতৰত হৈ 9 অক্টোবৰ আমাৰ কাউণ্টিং হ'ব আৰু ইলেকশ্যন প্ৰচেছ আমাৰ 11 অক্টোবৰকে শেষ কৰি দিম।
1: ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা সোম আৰু মঙলবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5-মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহ সংলগ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰাৰ ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘ্যৰ ৰেল অভাৰব্ৰিজখনো মুকলি কৰিব। ঢকুৱাখানা মহাবিদ্যালয়ত কালি মুগা কৃষকসকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত আৰু কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ লখিমপুৰ জিলাৰ গৱেষণা সম্প্ৰসাৰণ কেন্দ্ৰৰ উদ্যোগত এই

অনুষ্ঠানত সেয়া আছিল অৰ্চনা মহন্ত। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক পলাশ গগৈৰ গীতৰ কথাৰে দিখুৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত সেয়া আছিল মিহিৰ বৰদলৈ, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ। গীতিম আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল নলবাৰীৰ বানেকুছিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ, অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 2,29,646 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য, লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ, আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ ঔদ্যোগিক বিকাশ, স্থানীয় অৰ্থনৈতিক উন্নয়ন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও 500 গৰাকী লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি 22,000-23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে। এই উদ্যোগৰ পৰা জিলাবাসীয়ে লাভ কৰিবলগীয়া সুফল আৰু আজিৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত এয়া আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা।
2: নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটো আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইতিমধ্যে আজিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে জিলা প্ৰশাসন আৰু উদ্যোগ কৰ্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি নিজেই উদ্যোগস্থলীত উপস্থিত হৈ প্ৰস্তুতি নিৰীক্ষণ কৰে। উল্লেখযোগ্য যে নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনে অঞ্চলটোৰ ঔদ্যোগিক বিকাশ আৰু স্থানীয় অৰ্থনীতি আৰু সম্ভাব্য কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোৰ 46.20 একৰ ভূমিয়ে সামৰা এই প্ৰকল্পটোত প্ৰায় 500 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন লাভ কৰিব বুলিও আশা কৰিছে।
1: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে দুয়োখন ৰাজ্যত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক আহ্বান জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে এই দিশত ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি আশ্বাস দিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি কালিৰ বৈঠকখনে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ দিশৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে। আলোচনাকালত দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা লাভ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি বিচাৰিছে। এই পুঁজিৰে 2026-27 বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত মুঠ 2,29,646 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য লোৱা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত এই বীমা সেৱা আঁচনি ৰূপায়ণ কৰিব। বিভাগীয় তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2,11,25,000 টকা প্ৰদান কৰিছে। আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 23,47,000 টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ ব্যৱহাৰ অনুসৰি পৰৱৰ্তী সময়ত অধিক ধন প্ৰদান কৰিব। আঁচনিখনৰ অধীনত ডাঙৰ পশুৰ ভিতৰত গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত 30,000, গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত 40,000 আৰু ভেড়া ছাগলী গাহৰিৰ ক্ষেত্ৰত 3,000 টকা ধাৰ্য কৰা হৈছে। গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত এবছৰৰ বাবে 873 টকাৰ প্ৰিমিয়াম ধাৰ্য কৰা হৈছে। এই প্ৰিমিয়ামৰ 85% অৰ্থাৎ 742 টকা ৰাজসাহায্য হিচাপে দিয়া হ'ব। গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত এবছৰৰ বাবে 1,164 টকাৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে 999 টকা চৰকাৰে প্ৰদান কৰিব। কৃষকে প্ৰিমিয়ামৰ 15% অৰ্থাৎ 13 টকা দিব লাগিব। গৰু আৰু ম'হৰ ক্ষেত্ৰত প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ বাবে 10টা পশুধনত সীমাবদ্ধ কৰা হৈছে। হিতাধিকাৰীয়ে ভেড়া আৰু ছাগলীৰ ক্ষেত্ৰত সৰ্বাধিক 100টা আৰু গাহৰিৰ ক্ষেত্ৰত 50টালৈকে বীমা কৰাৰ সুবিধা লাভ কৰিব। বান, ঘূৰ্ণীবতাহ, দুৰ্ভিক্ষ বা অন্য আকস্মিক পৰিস্থিতি, ব্লেক কোৱাৰ্টাৰ ৰোগ, হেমৰাজিক, ছেপ্টিকেমিয়াৰ, চবকা, এন্থ্ৰাক্স আদি ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু হলে হিতাধিকাৰীয়ে বীমাৰ ধন লাভ কৰিব। পশুধন বীমা আঁচনিৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
3: পশুপালন বিভাগৰ উদ্যোগত এখন এনেকুৱা বীমা, আগতে এনেকুৱা আছিল খেতি মাটি যিবিলাক আছে খেতি বাতি কৰে যিবিলাক তেনেকুৱাবিলাক ইঞ্চিয়ৰ কৰাৰ ব্যৱস্থা আছিল, মানুহৰ ইঞ্চিয়ৰ ব্যৱস্থা আছিল। এইবাৰ আমাৰ যিবিলাক পশুধন ইঞ্চিয়ৰ কৰাৰ এটা ব্যৱস্থা আমাৰ ইতিমধ্যে হাতত লৈছে। ইয়াত আমাৰ ডাঙৰ জীৱ পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আৰু সৰুলৈকে ইঞ্চিয়ৰ কৰি উঠি তেওঁলোকৰ নিজাকে 13% আৰু বাকী 87% অসম চৰকাৰৰ পৰা পাব ক্ষতিপূৰণটো। এইটো মানে ব্যৱস্থাই আমাৰ অসম চৰকাৰৰ পশুপালন বিভাগে আজি ইয়াত শুভাৰম্ভ কৰিছে। ইয়াৰ পিছত এইটো আমি পৰ্যায়ক্ৰমে এটা বহু প্ৰচাৰ কৰিম। এতিয়া চাওক আমাৰ বাজাজৰ জৰিয়তে এইটো আমাৰ বাজাজৰ দায়িত্ব দিয়া হৈছে এইটো ইঞ্চিয়ৰৰ কামখিনি, আৰু এটা নম্বৰ এতিয়া মোৰ ঠিক মনত নাই, আজি নতুনকৈ এটা লঞ্চ হৈছে নাম্বাৰ এটা, সেই নম্বৰটোত তেওঁলোকে আমি প্ৰচাৰ কৰি দিম, সেই নম্বৰটোৰ লগত যোগাযোগ কৰিলে তেওঁলোকে পাই যাব। আৰু তাৰোপৰি আমাৰ ডিষ্ট্ৰিক্টতো আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট এটা আছে, গতিকে তেওঁলোকেও বিশেষকৈ দায়িত্ব যিসকল কৰ্মচাৰী আছে বা বিষয়া আছে তেওঁলোকে এইটো প্ৰচাৰৰ ক্ষেত্ৰত আগভাগ ল'ব।
1: ইপিনে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্প সাৰথি কৰি ৰাজ্যৰ কৃষিখণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। কৃষি বিভাগে চলিত বছৰ প্ৰায় 20,000 বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্ৰদানৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱা তেল অভিযান, তৈল খেজুৰ, ফলৰ পুলি বিতৰণৰ অগ্ৰগতি, উদ্যান শস্যৰ প্ৰসাৰ আৰু কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। এতিয়ালৈকে লাভ কৰা অগ্ৰগতিৰ বুজ লৈ শ্ৰীহাজৰিকাই তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যই যোৱা মাহত তৈল খেজুৰ ৰোপণৰ নিৰ্ধাৰিত লক্ষ্যত 99.5% সাফল্য লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তৈল খেজুৰৰ ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈও কয়। লোকপিয়েল 2027ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই 93.36% কাম সম্পূৰ্ণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। জিলাখনৰ 6টা অঞ্চলত গৃহ গণনাৰ কাম 100% সম্পূৰ্ণ হৈছে। ৰাজ্যৰ লোকপিয়লৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দাই এই বিষয়ে প্ৰকাশ কৰিছে। জিলাখনৰ আয়ুক্ত জয় বিকাশৰ নেতৃত্বত সুন্দৰভাৱে এই কাম সম্পন্ন হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে 74% কাম সম্পূৰ্ণ কৰি বিশ্বনাথ জিলা দ্বিতীয় স্থানত আছে বুলিও কোৱা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত 34% আৰু 14% কাম সম্পূৰ্ণ হৈছে বুলি উপ মহাপঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালি 2027ৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সহনশীলতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। অসমৰ বাবে উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰ সমান্তৰালভাৱে কিদৰে পৰিৱেশ বহনক্ষম আৰু জলবায়ু অনুকূল কৰি ৰাখিব পাৰি সেই বিষয়ে এই কাৰ্যসূচীত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
4: আজি টেৰীৰ সহযোগত ইয়াতে অহা বছৰ যিখন ৱৰ্ল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট সামিট দিল্লীত হবলৈ গৈ আছে তাৰ কাৰ্টেন ৰেজাৰ প্ৰগ্ৰেম ইয়াত হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। আমাৰ কাৰণে এই ছাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়ন অত্যন্ত প্ৰয়োজনীয় আৰু সেইকাৰণে আজি মই ইয়াত যথেষ্ট অভিজ্ঞ ব্যক্তি আছে, টেৰীতো যথেষ্ট অভিজ্ঞ ব্যক্তি আছে বা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ অভিজ্ঞতাই আমাক এই উন্নয়নক বহনক্ষম কৰি কেনেকৈ উন্নয়ন কৰিব পাৰি তাৰ যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো অসম চৰকাৰক দিবৰ কাৰণে অনুৰোধ কৰিছো, যাতে আমি আমাৰ উন্নয়ন উদ্যোগীকৰণ সকলো একেলগে কৰিব পাৰো, তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে এখন সুন্দৰ পৃথিৱী আমি গঢ়ি ৰাখিব পাৰো, সুন্দৰ পৃথিৱী জীয়াই ৰাখিব পাৰো। গতিকে এই ধৰণৰ কথাৰ কাৰণে মই আজি ইয়ালৈ আহি সকলোৰে লগত কিছু সময় কটালো আৰু সকলোকে মই ধন্যবাদ দিছো আৰু ভৱিষ্যতে মাৰ্চ মাহত হ'বলগীয়া এই সামিটলৈ শুভেচ্ছা জনাইছো আৰু খুব সুন্দৰভাৱে অসম চৰকাৰেও তাক সহযোগিতাৰে কামখিনি আগবঢ়াই নিব।
1: অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিছে। বজালি জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকৰ পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কেৱল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীবায়নে কয় যে অসমৰ এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই উদ্দেশ্যে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ স্পীকাৰ অডিটৰিয়ামৰ পৰিষদৰ উদ্যোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত দেশৰ বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক ৰাজদীপ সৰদেশাই, জলসম্পদ বিজ্ঞানী তথা গুৱাহাটী আই আই টিৰ অধ্যাপক ড০ অৰূপ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ভাগৱত প্ৰাণদুৱৰা, লেখক সমালোচক তথা জলসম্পদ বিষয়ৰ বিশেষজ্ঞ ড০ সঞ্জয় হাজৰিকা আৰু বিবিচি এছিয়া পেচিফিকৰ লিড এডিটৰ শচীন গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা ভূমি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5-মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন হৈ আছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰা ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘৰ ৰেল অভাৰ ব্ৰিজখনো মুকলি কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
5: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰা বাতৰিটোক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। শেহতীয়াকৈ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা এখন জাননী অনুসৰি ৰাজ্য চৰকাৰে 22খন সংৰক্ষিত বনাঞ্চলৰ 239 হেক্টৰ ভূমিত 39টা প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন দিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে কেন্দ্ৰৰ ওচৰত দাখিল কৰা প্ৰস্তাৱত অনুমোদন লাভ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰে বিগত দুটা দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ যুদ্ধ জাহাজক লক্ষ্য কৰি বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰত আমেৰিকাই কালি ইৰাণৰ 5খন তৈল পৰিবাহী জাহাজত আক্ৰমণ চলাই ধবংস কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান বিধ্বস্ত উজনি অসমৰ খেতিপথাৰত খেতিয়কে দ্বিতীয়বাৰলৈ কৰা ধান খেতিত সুৰপোকৰ উপদ্ৰৱে গুৰুতৰ ৰূপ লোৱা বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা 21 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ 9ম অইল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত স্পৰ্টছ ক্লাব দিল্লী, শ্বিলং লাজং এফ চি, পাঞ্জাব এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি গুৱাহাটী, এন আৰ এল নুমলীগড়, লেওলেন এফ চিকে ধৰি কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশ ল'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নলবাৰীৰ বানেকুছিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ। অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ। ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 229,644 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য। লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ। আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। এতিয়া আঞ্চলিক বাতৰি ইমানেই, খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক খেল ছবিখনৰ পৰা পাপন আৰু বৰ্ণালী কলিতাৰ কণ্ঠৰ গীত, গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ।

রূপালী ধ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মিছন চাইনা ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু জুবলি বৰুৱা কণ্ঠৰ এই গীতটি।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত সেয়া আছিল হাম দিল দি যোগেশ নাম ছবিত কে কে কণ্ঠৰ এটি গীত। গীতৰ কথা মেহবুবৰ, সংগীত ইছমাইল দৰবাৰৰ, আৰু এই গীতটিৰে সামৰিছো আজিৰ ৰূপালী ঢৌ অনুষ্ঠানটি।

রূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:25 কেইটিমান ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত অনসূয়া গোস্বামী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিজয় কুমাৰ বাৰ্মা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিৎ শৰ্মা আৰু ময়ূৰ কৃষ্ণ মহন্ত, আৰু ষ্টুডিঅত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক সমৰ হাজৰিকা কণ্ঠৰ এটি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মোহনলাল ব্ৰহ্মৰ।

সেয়া আছিল অনিমা চৌধুৰী। গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জয়প্ৰকাশ মেধিৰ কণ্ঠ এটি গীত। গীতৰ কথা মনোৰমা বৰগোহাঁইৰ, প্ৰযোজনা কিশোৰ দাসৰ।

সেয়া আছিল জয়প্ৰকাশ মেধি। গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এইবাৰ শুনক গীতাঞ্জলি সন্দিকৈ কণ্ঠৰ এটি গীত। গীতৰ কথা নগেন চৌধুৰীৰ।

সেয়া আছিল গীতাঞ্জলি সন্দিকৈ। গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত এইবাৰ শুনক দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰী কণ্ঠৰ গীত, গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী। অনুষ্ঠানটিৰ আঁত ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি দিনৰ 4:12 আইদুৰ বুলনি অনুষ্ঠানত ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাপ্ৰাপক ৰুণিমা চেতিয়া চৌধুৰীৰ সৈতে সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব মহাবাহুৰ পৰা।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ হৈ আছে। আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত থৈ থৈ চানু, পপি চান্দ, বিবেক শৰ্মা আৰু পম্পা চান্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, ডিউটি ৰুম সহকাৰী ভৱেন শৰ্মা আৰু ডিউটি ৰুমৰ লগতে ষ্টুডিঅ'ৰ দায়িত্বত মই শীৰ্ষা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ আৰু মোৰ সৈতে আছে ঝৰণা ভৰালী।

0: হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া।
1: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55, 6:10 নিবেদন কৰা হ'ব প্ৰত্যাশী প্ৰিয়া দাসৰ কথিকা কাব্যৰসী নীলমণি ফুকন, সংস্কৃত মালাকৰৰ আধুনিক গীত শুনিবলৈ পাব 6:30।

0: 7:20 শুনিবলৈ পাব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
1: প্ৰতিদিনৰ দৰেই যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী মুকলি কৰা হ'ব কাইলৈ 5:10। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিবেদন কৰা হ'ব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব জিকিৰ অনুষ্ঠানটি। স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্য প্ৰচাৰ কৰা হ'ব 6:30। কাইলৈৰ শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ বিষয়বস্তু হৈছে স্নায়ু শল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। অনুষ্ঠানৰ সমল ব্যক্তি ডঃ অমিত কুমাৰ শইকীয়া, আগ ধৰিব স্নেহা পাঠকে। 7:20 শুনিবলৈ পাব

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিবলৈ ওলাইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ কেইটিমান সুমধুৰ গীতেৰে। প্ৰথমেই শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে শুনি আছে ভূপেন হাজৰিকাৰ গীত আজিৰ মনোৰঞ্জনত। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক আন এটি সুমধুৰ গীত ভূপেন হাজৰিকাৰ কণ্ঠত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ কণ্ঠত দুটি সুমধুৰ গীত।

0: গৰখীয়া শৰাতিৰ ঘূৰে ঘূৰে কিন কিন বৰষুণে বৰষুণে ভিজা শ্বিলং পিকত সেই দেওবাৰে ভুৱা
1: বিলি বিলি মিউজিক বজাই যোৱা।

0: ময়ো যাম ছুটি পালে নংপু লৈ মন্দিম মন্দিম গীতাৰৰ সুৰে সুৰে অধুৰ মধুৰ কোনোবা ৰাতি পুৱা শ্বিলঙৰ মনালিছা লিহিন্দু শ্বিলঙৰ মনালিছা লিহিন্দু তোমাৰ হাতৰ গীতাৰ খনি হিলি বিলি মিউজিক বজাই যোৱা হিলি বিলি মিউজিক বজাই যোৱা হিলি বিলি মিউজিক বজাই যোৱা হিলি বিলি মিউজিক বজাই যোৱা হিলি বিলি মিউজিক বজাই যোৱা।
1: চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা

0: জানো নহলি যে তয় প্রফেসর ই উত্তৰ দিয়ে মোৰ
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লোৱা হৈছে নতুন আশা বোলছবিখনৰ পৰা জয়ন্ত হাজৰিকাৰ সুৰ আৰু কণ্ঠত এই গীতৰ কথা হেমন্ত দত্তৰ।

0: ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মোক প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কানাণ্ড শাখাত জমা দিব লাগিব। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। পুনৰবাৰ জনাইছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: ইমানপুৰে শ্ৰোতাসকলে সংস্কৃতা মালাকৰ কণ্ঠত আধুনিক গীত শুনিলে।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

প্ৰিয় শ্ৰোতা, আৰু কিছু সময় পিছতে 7:20 আজি শুনিবলৈ পাব হেল্ল' যুৱবাণী শীৰ্ষক লাইভ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ অতিথি হৈছে বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী। অনুষ্ঠানটিৰ আঁত ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতাই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ বিচাৰিছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। কাইলৈ শুনিবলৈ পাব জিকিৰৰ অনুষ্ঠান 6:30 6:30 নিবেদন কৰা হ'ব স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্য। এই অনুষ্ঠানৰ সমল ব্যক্তি হৈছে ডক্টৰ অমিত কুমাৰ শইকীয়া আৰু অনুষ্ঠানটিৰ আগ ধৰিব স্নেহা পাঠকে। 7:20 নিবেদন কৰা হ'ব উদীয়মান যুৱ প্ৰতিভাৰ সৈতে কথোপকথনৰ অনুষ্ঠান ন প্ৰতিভা। এই অনুষ্ঠানটিৰ আগ ধৰিব স্নেহা পাঠকে। কাইলৈৰ ন প্ৰতিভাৰ অতিথি হৈছে উদীয়মান অভিনেত্ৰী হিমাপ্ৰীতি পাটোৱাৰী।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: নলবাৰী জিলাৰ বানেকুছিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অসমত সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে IIT গুৱাহাটীৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আহ্বান। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন। আৰু মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানক 19-0 গ'লত পৰাস্ত কৰি ভাৰতীয় দলৰ ছেমি ফাইনেলত স্থান নিশ্চিত। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুছিৰ অসম ঔদ্যোগিক

0: উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 778 কোটি টকা ব্যয় সাপেক্ষে বানেকুছিৰ 120 বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে 10,000 মেট্ৰিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নিৰ্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত 200 গৰাকী যুৱক যুৱতীক প্ৰত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন 500 গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। কোম্পানীটোত 75% মহিলা কৰ্মচাৰীও নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বৰ্তমান সময়ত এই উদ্যোগটোৰ বাবে 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব আৰু 2030 চনৰ ভিতৰত এই প্ৰয়োজন 70,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা আলু প্ৰথম অৱস্থাত পশ্চিমবংগ আৰু গুজৰাটৰ পৰা অনা হ'ব যদিও পৰৱৰ্তী সময়ত অসমতে প্ৰয়োজনীয় আলু খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: যিটো আলু দি চিপছ হ'ব পাৰে, অৰ্থাৎ এই আলুটো আমি খেতি কৰা আলুতকৈ অকণমান বেলেগ। ইয়াৰ বাবে স্পেচিয়েল বীজৰ ব্যৱহাৰ হয় আৰু স্পেচিয়েল বীজৰ খেতি কৰাৰ পিছত আমি আলু কোনেও দাম কমিল বুলি পেলাই দিব নালাগে। পেপচি কোম্পানীয়ে আমাৰ আলু কিনিব। নলবাৰী, কামৰূপ, অসমত উৎপাদন হোৱা আলুৰে তেওঁলোকে চিপছ বনাই চিপছৰ পেকেট বিভিন্ন স্থানত বিক্ৰী কৰিব। বৰ্তমান তেখেতসকলক 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন আছে আৰু কেইদিনমানৰ ভিতৰতে 2030 চনৰ ভিতৰত তেখেতসকলক 70,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব।
0: বিগত সময়ছোৱাত ৰাজ্যখনত 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত 1,00,000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে। অসমত আৰু অধিক কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰি ৰাজ্যখনক নতুনকৈ সজোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে পেপচিকৰ এই উদ্যোগে ৰাজ্যৰ কৃষক আৰু বজাৰ ব্যৱস্থাৰ মাজত শক্তিশালী সংযোগৰ শুভাৰম্ভণি কৰিলে। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত তিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পেপচিকৰ দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰত কটেচাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি IIT গুৱাহাটীত আয়োজিত MC স্কুৱেৰ প্লাছ ইগনাইট IIT গুৱাহাটী আউটৰিচ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে অসমক গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতাৰ বাবে আহান জনায়। তেওঁ কয় যে আন্তঃগাঁথনি আৰু উদ্যোগীকৰণৰ ভেটি সুদৃঢ় কৰাৰ পাছত অসমে এতিয়া উদ্ভাৱন, প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ঔদ্যোগিক জটিলতাসমূহৰ দূৰীকৰণে ৰাজ্যৰ বাবে সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: আজি আমাৰ অইল ইণ্ডিয়া, নুমলীগড় ৰিফাইনেৰী, IIT গুৱাহাটী সকলোৱে লগ লাগি আমাৰ ইয়াত এটা এনাৰ্জি ছেক্টৰৰ ইনকিউবেশ্যন হাব গঢ়ি তোলাৰ চেষ্টা কৰিছে। MC স্কুৱেৰ বুলি এটা কোম্পানী কৰা হৈছে যাৰ উদ্যোগত ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ এক্টিভিটি হ'ব। অসমত NRL, গেছ ক্ৰেকাৰ, অইল ইণ্ডিয়া এওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে এজ এ পাৰ্ট অফ দেয়াৰ ইণ্ডাষ্ট্ৰিয়েল ভেলু চেইন। কিন্তু সেই সমস্যাবিলাকৰ থলুৱা সমাধান নাছিল, সকলো কথাতে বাহিৰলৈ যাব লাগে। এটা প্ৰচেষ্টা লোৱা হৈছে যাতে আমাৰ থলুৱা ইঞ্জিনিয়াৰ উদ্যোগীসকলে আমাৰ হাইড্ৰ'কাৰ্বন ছেক্টৰত হ'ব পৰা সমস্যাসমূহৰ যাতে থলুৱা সমাধান বিচাৰি উলিয়াব পাৰে, তাৰ এটা ডাঙৰ প্ৰচেষ্টা IIT গুৱাহাটীত আজি আৰম্ভ হৈছে। মই অইল ইণ্ডিয়া আৰু NRLক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছোঁ।
0: এনচুম বেমু মুজৈ আৰু হেলেন ডং লিয়ানিয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। নিউ ব্লকত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
3: আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ

উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত আজি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিএছচি নাৰ্ছিং মহাবিদ্যালয়ত আজি বিশ্ব আম্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাই ৰাইজক শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যকো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ আহান জনায়। আম্মহত্যাৰ দৰে জটিল সামাজিক মনস্তাত্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে মুকলি আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আম্মহত্যাৰ প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসা কৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। বৰপেটাৰ জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত আজি বিশ্ব আম্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে ধৰি জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বিষয়া কৰ্মচাৰী, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা, স্বাস্থ্যকৰ্মী আৰু শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে মানসিক চাপত ভোগা ব্যক্তিসকলৰ প্ৰতি সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে সমাজৰ পৰা আম্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আম্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আম্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন, নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আম্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আম্মহননৰ ইচ্ছা প্ৰকাশ কৰা, অপৰাধবোধ, সামাজিক মাধ্যমযোগে আম্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আম্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকলৰ উপস্থিতিত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহা আৰু ব্যয় পৰ্যবেক্ষক বাসুকী নাথ ঝা উপস্থিত থাকে। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে হাতত লোৱা প্ৰস্তুতিসমূহ ব্যাখ্যা কৰে। লগতে ভোটগ্ৰহণৰ অন্তত নথি পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰু EVM সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় স্থাপন কৰিবলগীয়া ষ্ট্ৰংৰুম সম্পৰ্কে অৱগত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই সুস্মিতা গোস্বামীক জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত জেৰা কৰে। উল্লেখযোগ্য যে যোৱা দুটা দিনত অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰিছিল। সাক্ষ্য প্ৰদানৰ অন্ত পৰাৰ পাছতে শ্ৰীমতী গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীৰ ন্যায়ৰ বাবে সকলো তথ্য প্ৰমাণ আদালতত প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক আটক কৰিছে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আজি এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতে আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ONGCৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া শ্ৰী পাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰো তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে সৰুপথাৰৰ তেল চুৰিকাণ্ডত এতিয়ালৈকে মহিলাসহ মুঠ 5 জন লোকক আটক কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত অঞ্চলটোৰ আন কেইবাজনো লোক ইয়াৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই চুৰি তেল পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই কাণ্ডৰ সৈতে জড়িত লোকৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে পশ্চিমবংগতো অভিযান চলাব বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত হুৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে বিশেষ তৎপৰতাৰে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ উদ্যোগত হুৰপোকৰ দৰে আক্ৰান্ত বিভিন্ন এলেকাৰ কৃষিভূমিত কীটনাশক দ্ৰব্য প্ৰয়োগৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক ঔষধো বিতৰণ কৰা হৈছে। চফৰাই কৃষিচক্ৰৰ অন্তৰ্গত খাৰঘৰীয়া দেওঠাই গাঁৱৰ কৃষিভূমিত আজি ড্ৰোনৰ জৰিয়তে কীটনাশক দ্ৰব্য ছটিওৱা হয়। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ তথা ডিব্ৰুগড়ৰ যৌথ সহযোগত এই কাৰ্যসূচী
কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষি বিজ্ঞানীসকলে অঞ্চলটোত আজি কৃষকসকলক সুৰ পোক নিয়ন্ত্ৰণৰ উপায়সমূহৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি সঠিক আৰু নিৰাপদভাৱে

Ella, a Kahbani. বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ভাৰতে সুৰক্ষিত, শান্তিপূৰ্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নক সমৰ্থন কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ৰাজ্যমন্ত্ৰী শ্ৰীপাদ য়েছ' নাইকে আজি নতুন দিল্লীত ক্ষুদ্ৰ জলশক্তি প্ৰকল্পৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু চীনত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 19-0 পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী

0: নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইন, আলোচনা আৰু বহুপাক্ষিক সহযোগিতাৰ ওপৰত আধাৰিত সুৰক্ষিত, শান্তিপূৰ্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নত সমৰ্থন কৰে। পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে হ্ৰস্বম্যাদী লাভালাভৰ বাবে অধিক উৎক্ষেপণ কৰাৰ সলনি বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে ভাৰতৰ দৰে বসুধৈৱ কুটুম্বকম মন্ত্ৰক সাৰথি কৰি এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যত আৰু এটা আত্মাৰ বাবে এতিয়া সকলোৱে কাম কৰা উচিত। ভাৰতৰ মহাকাশ যাত্ৰাই এই আদৰ্শকে প্ৰতিফলিত কৰিছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। যুগ যুগ ধৰি মহাকাশে আমাৰ কল্পনা শক্তিক অনুপ্ৰাণিত কৰিছিল আৰু আজি ই পৃথিৱীৰ জলবায়ু আৰু শস্যৰ পৰা আৰম্ভ কৰি সাগৰ মহাসাগৰলৈকে জীৱন গঢ় দিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দেশৰ মহাকাশ যাত্ৰাৰ চমকপ্ৰদ সাফল্যৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে চন্দ্ৰযান তিনিয়ে ভাৰতক চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে আদিত্য এলৱানে সূৰ্যৰ নতুন তথ্য উন্মোচিত কৰা বুলিও তেওঁ প্ৰকাশ কৰে।
1: Chandrayaan 3 made India the first nation to land near the lunar south pole. Aditya L1 is unlocking the secrets of the sun. Last year, an Indian visited the International Space Station. Looking ahead, we aim to establish an Indian space station by 2035 and send an Indian to the moon by 2040. In all these efforts, our guiding principle has been clear that benefits must reach all humanity. Alongside ISRO, India's private space sector is also surging in a big way. The energy of enterprise is joining the excellence of ISRO.
0: যোৱা বছৰ এগৰাকী ভাৰতীয় মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2035 চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপন কৰি 2040 চনৰ ভিতৰত এজন ভাৰতীয় চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লক্ষ্য আগত ৰাখি ভাৰতে কাম কৰি আছে। মহাকাশ যাত্ৰাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইছৰোৱে নিজৰ উৎকৃষ্ট আৰু খৰচ বহনক্ষম অভিযানৰ বাবে সকলোৰে প্ৰশংসা লাভ কৰিছে। তেওঁ কয় যে ইয়াৰ সামৰ্থ্যই কৃষক, মাছমৰীয়া, বতৰৰ আগজাননী, দুৰ্যোগ ব্যৱস্থাপনা আদিত বিশেষভাৱে সহায় কৰিছে। 34খন দেশৰ 430টাতকৈও অধিক উপগ্ৰহ ভাৰতীয় ৰকেটৰ মাধ্যমেৰে মহাকাশলৈ যাত্ৰা কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। ইছৰোৰ প্ৰযুক্তি আৰু অংশীদাৰিত্বই কেৱল ভাৰতকে নহয় সমগ্ৰ বিশ্বকে সেৱা আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ ভাৰতীয় বিজ্ঞানী, অভিযন্তা আৰু কাৰিকৰীবিদসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়। ইছৰোৰ সফলতাই মহাকাশ ভ্ৰমণকাৰী ৰাষ্ট্ৰৰ মাজত ভাৰতক গৌৰৱময় স্থান দিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে আজি ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি জিনপিঙে চলিত মাহৰ 12 আৰু 13 তাৰিখত অষ্টাদশ ব্ৰিক্ছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব। বিশ্বৰ অস্থিৰ পৰিস্থিতি, পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ মাজতে এই ভ্ৰমণ ব্ৰিক্ছ সহযোগিতাৰ বাবে উচ্চ পৰ্যায়ৰ কূটনৈতিক যোগাযোগ হ'ব বুলি আশা কৰা হৈছে। প্ৰায় 7 বছৰৰ পাছত এয়াই হ'ব শ্বি জিনপিঙৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে যোৱা মাহত বেইজিঙত সীমান্তত শান্তি আৰু দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে বিস্তৃত আলোচনাত মিলিত হৈছিল। উল্লেখযোগ্য যে ভাৰত বৰ্তমান ব্ৰিক্ছৰ অধ্যক্ষ আৰু অহা শনিবাৰ আৰু দেওবাৰে নতুন দিল্লীত অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে এইবাৰৰ ব্ৰিক্ছ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। এই বিষয়বস্তুৱে প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ মানৱতা প্ৰথম মনোভাৱত শিপাই থকা কল্যাণমূলক দৃষ্টিভংগীক প্ৰতিফলিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নতুন আৰু নবীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছ' নাইকে আজি দুৰ্গম অঞ্চলৰ লগতে স্থিতিস্থাপক শক্তিৰ বিকল্প প্ৰদানৰ বাবে ক্ষুদ্ৰ জলশক্তি প্ৰকল্পৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। চলিত বৰ্ষৰ 2 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ভাৰত নবীকৰণযোগ্য শীৰ্ষ সন্মিলন আৰু বাণিজ্য মেলাৰ পূৰ্বাৱলোকন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এই কথা কয়। শ্ৰীনাইকে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ স্বচ্ছ শক্তি যাত্ৰাৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে। মন্ত্ৰীগৰাকীয়ে কয় যে 2026-27 চনৰ পৰা 2030-31 চনলৈকে প্ৰস্তাৱিত ক্ষুদ্ৰ জলবিদ্যুৎ উন্নয়ন আঁচনিৰ বাবে 2584 কোটি টকাতকৈ অধিক ব্যয়ৰ প্ৰকল্প নিৰ্ধাৰণ কৰা হৈছে, যাৰ আনুমানিক লক্ষ্য 1500 মেগাৱাট। তেওঁ কয়।

0: যে দেশৰ বিশাল ভূখণ্ডত বিয়পি পৰা ক্ষুদ্ৰ জলসম্পদৰ পুনৰ মূল্যায়নৰ প্ৰয়োজনীয়তা আছে আৰু শেহতীয়া বৈজ্ঞানিক পদ্ধতি তথা সঁজুলিৰে এই মূল্যায়ন কৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপৰাষ্ট্ৰপতি ভৱনত লোকহিতৈষী ৰহিম আগা খানক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত পানী, অনাময়, মহিলা আত্মসহায়ক গোট, শিক্ষা, সামূহিক উন্নয়ন আৰু পূব আফ্ৰিকা তথা আফগানিস্তানত তেওঁ কৰি থকা কামবোৰৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিয়ে কয় যে তেওঁলোকে ভাৰত আৰু আগা খান উন্নয়ন নেটৱৰ্কৰ মাজত ক্ৰীড়া আৰু শিক্ষাৰ দৰে খণ্ডক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন আলোচনা কৰে। দুয়োগৰাকী নেতাই উগ্ৰপন্থী সমস্যা নিৰ্মূলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে শান্তি আৰু সম্প্ৰীতিৰ মাজেৰেহে সমাজত উন্নয়ন সাধন কৰিব পাৰি। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰিছে। ডঃ সিঙে আজি নতুন দিল্লীত ইমাৰ্জিং ছায়েন্স, টেকনলজি এণ্ড ইনোভেচন কনক্লেভ 2026ৰ পূৰ্বাৱলোকন অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেওঁ কয় যে এই অনুষ্ঠানে ষ্টাৰ্টআপ, বিজ্ঞানী, উদ্যোগী আৰু নীতি নিৰ্ধাৰককে ধৰি বিভিন্ন অংশীদাৰক উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব। আজিৰ বিজ্ঞান কেৱল বিজ্ঞানীৰ মাজতে আবদ্ধ থাকিব নোৱাৰে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৈজ্ঞানিক গৱেষণা সফল, বহনক্ষম আৰু বাণিজ্যিকভাৱে সম্ভৱপৰ কৰি তুলিবলৈ যোগাযোগ পৰিচালনা আৰু বজাৰ ব্যৱস্থাও সমানেই গুৰুত্বপূৰ্ণ। তিনিদিনীয়া এই সন্মিলন চলিত মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে 4খন অতিৰিক্ত বিশেষ ৰেলৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। 04008 আৰু 04007 নম্বৰৰ আনন্দ বিহাৰ যোগবনী উৎসৱ বিশেষ এক্সপ্ৰেছ ৰেলগাড়ীখন 10 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ 5 বাৰকৈ অহা যোৱা কৰিব। 08047 আৰু 08048 নম্বৰৰ সন্ত্ৰাগাজী জংচন নাহৰলগুণ বিশেষ ৰেলগাড়ীখনৰ যাত্ৰা 11ৰ পৰা 26 ছেপ্টেম্বৰলৈ 6 বাৰ সম্প্ৰসাৰিত কৰা হৈছে। চীনৰ মক্কিত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক 19-0 গলত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনৰ এই অন্যতম বৃহৎ জয় সাব্যস্ত কৰে। ভাৰতে 19টা গ'ল, 18টা পেনাল্টি কৰ্ণাৰ আৰু 1টা পেনাল্টি ষ্ট্ৰক লাভ কৰাৰ বিপৰীতে পাকিস্তানে 1টাও গ'ল, কৰ্ণাৰ অথবা পেনাল্টি ষ্ট্ৰক লাভ কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ পূজা মালিকে 3টা গ'লেৰে হেট্ৰিক অৰ্জন কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্তী পৰ্যায়ত কোৰিয়া আৰু মালয়েছিয়াৰ মাজত শনিবাৰে হ'বলগীয়া ছেমি ফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে জুনিয়ৰ হকী এছিয়া কাপত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতে সুৰক্ষিত, শান্তিপূৰ্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নক সমৰ্থন কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছ নাইকে আজি নতুন দিল্লীত ক্ষুদ্ৰ জলশক্তি প্ৰকল্পৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। চৰকাৰে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু চীনত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতে পাকিস্তানক 19 গলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, 7:30 বজাত মিডিয়াম ৱেভৰ 289.9 মিটাৰত শুনিবলৈ পাব ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মহিলাৰ এছিয়া কাপৰ T20 টুৰ্ণামেণ্ট 2026ৰ প্ৰথমখন ছেমি ফাইনেল খেলৰ চলন্ত বিৱৰণী। সমান্তৰালভাৱে শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো হেল্ল' যুৱবাণী অনুষ্ঠানটি।
2: নমস্কাৰ, এই আকাশবাণী গুৱাহাটীৰ লাইভ ফোন ইন বিশেষ অনুষ্ঠান হেল্ল' যুৱবাণী। পূৰ্বৰ দৰে আজিও এগৰাকী অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। এইখিনিতে জনাই ল'ব বিচাৰিছোঁ যে এতিয়া অনুষ্ঠানৰ বিভিন্ন দায়িত্বত আছে। নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে ঠেংগুজাম থৈ থৈ চানু, পপী চন্দা, বিবেক শৰ্মা, কল্পনা চান, আয়ুষ্মান জেচি। অনুষ্ঠানৰ ফেচবুক লাইভৰ দায়িত্বত আছে ডিম্পুল বৰগোহাঁই। আৰু এই অনুষ্ঠানৰ আপোনালোকে আমাৰ যি ফেচবুক পেজ এ আই আৰ গুৱাহাটী, সেই পেজযোগে আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ শুনিবলৈ পাব আৰু চাবলৈ পাব। লগতে আপোনাৰ মন্তব্যসমূহ, আপোনালোকৰ মন্তব্যসমূহ আমাক কমেণ্টযোগে জনাব পাৰিব। আৰু অনুষ্ঠানৰ মাজত সুবিধা অনুযায়ী সেই মন্তব্যসমূহ আমি পঢ়িবলৈ চেষ্টা কৰিম। আৰু আজি আপোনালোকে যদি আমাৰ অতিথিগৰাকীৰ সৈতে ফোনযোগে সংযুক্ত হ'ব বিচাৰে, তাৰ বাবে দুটি ফোন নম্বৰ মুকলি কৰা হৈছে। মই ফোন নম্বৰ দুটি কৈ দিছোঁ, 03612661876। অন্য এটি নম্বৰ হৈছে 9435405223। অনুষ্ঠানৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই প্ৰাণজিৎ প্ৰীতম কলিতা আজিৰ অনুষ্ঠানৰ আদৰতা। এতিয়া আহিছোঁ আজিৰ অতিথিগৰাকীক চিনাকি কৰি দিবলৈ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী, এগৰাকী বিশিষ্ট অভিনেতা, সিদ্ধাৰ্থ মুখাৰ্জী। দাদা,
3: য়েছ,
2: অনুষ্ঠানলৈ আপোনাক আন্তৰিক আদৰণি জনাইছোঁ
3: আৰু থেংক ইউ ছ' মাছ এণ্টাৰিয়ৰ টীম আজি যে মোক মাতিছা। চবকে মই আৰু যিসকলে শুনি আছে চবকে মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ।
2: আপোনাকো আচলতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমন্ত্ৰণ ৰক্ষা কৰি যে আমি আপুনি আমাৰ অনুষ্ঠানত আজি উপস্থিত হ'ল।
3: নহয়, মোৰো এটা মানে ই আছে বা কথা আছে যে আজি যাৰ লগত মই অনুষ্ঠান কৰি আছোঁ তুমি, তোমাৰ লগত প্ৰথম কথা হৈছে মই নিজে নাটক কৰিছোঁ, প্লাছ তুমিও এটা বিখ্যাত, কাৰণ তোমাক শেৱালি বুলি পেলাই চবে জানে। তো সেই শেৱালি তুমি, সেইকাৰণে আহিবলৈ মই বেছি ইণ্টাৰেষ্ট হৈছোঁ।
2: নিশ্চয় শেৱালি বুলি ক'লে, আচলতে আমি কেইদিনমান আগতে এখন অনাতাঁৰ নাটক কৰিছিলোঁ, সেই নাটকখনৰ মূল চৰিত্ৰটিৰ নাম আছিল শেৱালি।
3: মানে মানুহৰ ওচৰত ৰিচ কৰা, মানুহে ভাল পোৱা, এইটো ডাঙৰ কথা না।
2: নিশ্চয়
3: মোৰ ইণ্টাৰভিউটো মানে তুমি মোৰ লগত কথা বতৰা পতা থাকোঁতে তুমি গুৰুজী নমস্কাৰ নমস্কাৰ নমস্কাৰ আৰু
2: আমাৰ মাজত উপস্থিত হৈছে আমাৰ
3: আমাৰে বন্ধু
2: গুৱাহাটীৰ সদস্য
3: ভাতৃ আৰু কি বুলি ক'ম, এই মানুহজনক আপোনালোকে সদায় পাই থাকে এনেই ওপৰে ওপৰে, তেখেতৰ মাত শুনি থাকে।
4: আচলতে মই যদিও অনুষ্ঠানটিৰ প্ৰযোজক প্ৰাণজিৎ প্ৰীতম কলিতা আঠ ধৰোঁতা, কিন্তু সিদ্ধাৰ্থদাক এবাৰ দেখা পোৱাৰ পাছত মাত নিদিয়াকৈ আমি থাকিব নোৱাৰোঁ। মই যদিও পোনপটীয়া প্ৰচাৰ চলি আছে, তাৰ মাজতে মই সোমাই আহিছোঁ। এবাৰ মানুহজনক এবাৰ ওচৰৰ পৰা পালে যে কিমান ভাল লাগে, যিকোনো অনুষ্ঠানলৈ যাওঁ ইমান ধুনীয়াকৈ মাত এষাৰ দিয়ে।
3: নহয়, ঘটনাটো হৈছে কি, ভাল কিছুমান মানুহৰ ওপৰত আমি তেনেকৈ মানো, যাক যেনেকৈ মানো সেই মানুহজনক তেনেকৈ ৰিটাৰ্ণ দিওঁ। তোমাৰ ভিতৰত বেয়া বুলি কোনো বস্তুৱেই নাই, তুমি যিবিলাক কাম কৰি আছা, তুমি এই মানুহজনৰ লগত কাম কৰি পেলাই, মই যদিও আজি ফাৰ্ষ্ট টাইম তোমাৰ এটা প্ৰডাকশ্যনত কাম কৰিবলৈ আহিছোঁ, কিন্তু অসমৰ ৰাইজে বহুতে জানে বহুতেও নাজানে, সেইসকল ৰাইজৰ কাৰণে আজি মই কওঁ, এই মানুহজন যিসকল অসমীয়া ল'ৰা ছোৱালী দিল্লীত থাকে, তেখেতৰ ইমলি ফাউণ্ডেশ্যন বুলি এটা আছে, তেখেতে কি করে, ভাল ভাল নাটক সেই সকল বাচ্চাক দি পেলায়, মানে বহু
4: চেষ্টা করেছো, এটা পরাগদাও আছে সেইটো প্রচেষ্টা,
3: ডেফিনেটলি
4: ডেফিনেটলি লোক আছে। আৰু
3: নহয়, এইটো প্রচেষ্টাটো ধেমালি নহয় তো, কারণ আমি ইয়ার মানুহবোৰে নহয় কি হৈছে, আমি আমাৰ নিজৰ মাতৃভাষাটো পাহৰি গৈছো, আর তুমি যাক প্রবাসী অসমিয়া সিহতক ল

0: পেলাই সিহঁতৰ বাচ্চাক লৈ পেলাই তুমি অসমত যিবিলাক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ,
1: নৱকান্ত
0: বৰুৱা
1: ছাৰ,
0: অতুলচন্দ্ৰ হাজৰিকা, এইবিলাক যে নাটক, এইবিলাক কিমান ভাল ভাল নাটক যে প্ৰডিউচ কৰি আছে, দুটা বস্তু হৈ আছে। এক নম্বৰ সিহঁতে অসমীয়াও শিকিব পাৰিছে, অসমীয়া কালচাৰৰ লগত সিহঁতে ইনভলভমেণ্ট আছে, কাৰণ অসমৰ পৰা যিসকল বাহিৰত থাকে নহয় অসমৰ প্ৰতি টান থাকে। তো সেই মিঠাত ৰসগোল্লাটো তুমি যে সেই বাচ্চাকেইটাক খুৱাব পাৰিছা, সেইটো ডাঙৰ কথা না।
1: আজি আপোনাৰ কথা আমি শুনিলো শুনিব শ্ৰোতাসকল, মাজত আৰু মই হেঙাৰ হৈ নাথাকো, মই বাহিৰৰ পৰাই চাই থাকিম। প্ৰাণজিতে কথা পাতি আছে দাদাৰ জীৱনটোৰ কথা, দাদাৰ এই যে এটা বৰ্ণিল পৰিক্ৰমা অভিনয় জগতখনত, সেই কথা আমি শুনিম। মই বাহিৰৰ পৰা শুনি আছো এতিয়া প্ৰাণজিত। হয়,
2: দাদা মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে স্মৃতিৰ পথত ৰেডিঅ', এইটো আচলতে অনুষ্ঠানটিৰ এই প্ৰশ্নটোৰ মই প্ৰথম এটা শীৰ্ষনাম হিচাপে দিছোঁ, যে আপুনি যেতিয়া আপোনাৰ যিটো কৈশোৰ কাল, শৈশৱ কাল বা আপোনাৰ যৌৱন কালটো, সেইটো সময়ত আচলতে সামাজিক মাধ্যম হিচাপে ৰেডিঅ' এটা একমাত্ৰ মাধ্যম আছিল, বাতৰি কাকত আছিল সেইটো সময়ত। আৰু সেইকাৰণে মই ভাবোঁ যে আপোনাৰ হয়তো ৰেডিঅ'ৰ সৈতে এটা খুব নিবিড় আত্মীয় সম্বন্ধ এটা আছে।
0: ভাই মই যেতিয়া সৰু তেতিয়া প্ৰথম ৰেডিঅ' যেতিয়া আমাৰ ঘৰত আহে তেতিয়া দেখা পাইছোঁ যে এটা নেট লগায়, লম্বা এটা নেট, তাৰ পৰা তাঁৰ এটা ওলায়, আৰু সৰু সৰু বেটাৰী নহয়, বেটাৰীৰ চাইজবোৰ ইমান ডাঙৰ ডাঙৰ থাকে, ৰঙা ৰঙা থাকে, এনেকৈ স্কোৱাৰ টাইপৰ হয়, ডাঙৰ বাকচ, ৰেডিঅ'ৰ বাকচ। গধূলি হোৱাৰ লগে লগে আমি ৰেডিঅ'ৰ ওচৰত বহি যাওঁ, আৰু পাৰ্টিকুলাৰলি কিছুমান ডেট নাটক থাকে, কিছুমান ডেট মানে বিভিন্ন ধৰণৰ এটা এটা সময়ত গান থাকে। তো এটা সময় আছিলে আমাৰ, আমি যেতিয়া সৰু তেতিয়া আমাৰ এণ্টাৰটেইনাৰ বুলি ক'ব গ'লে ৰেডিঅ'টোৱে আছিলে, তাৰপিছতেই ধৰা টিভি আহিছে,
2: টিভিটো 80ৰ দশকৰ পাছত আহিছে।
0: তো আমিতো তাৰ আগৰ মানুহ না, তো আমি সৰু থাকোঁতে কিছুমান হেবিটছ আমাৰ এতিয়াও আছে, যেনেকে যিহেতু দুৰ্গা পূজাৰ টাইমটো আমি খুব এনজয় কৰোঁ, তো মহালয়া বুলি এটা প্ৰগ্ৰাম এটা হয় ৰেডিঅ'ত, তো সেই মহালয়াটো যেতিয়ালৈকে ৰেডিঅ'ত শুনা নাযায়, আজিকালি ধৰাচোন বহুত বস্তু বহুত ফৰ্মেটত মহালয়াটো ওলাই গ'ল, কিন্তু মহালয়াটো যদি তুমি সেই ৰেডিঅ'ত যদি নুশুনা তো চাউণ্ডটোই ভাল নালাগে, সেই মজাটোই নাহে, যে মানে পূজা ফিলটো যিটো আছে নহয় ৰেডিঅ'ৰ পৰা আগতে শুনা। আজিকালিতো ৰেডিঅ'টো মানে শুনি থাকে মানুহ, একচামে শুনি থাকে, কিন্তু আমাৰ এণ্টাৰটেইনমেণ্ট যদি কোৱা যায় ৰেডিঅ' আছিলে ভাই, তাৰপিছত টিভি আহিছে, তাৰপিছত বেলেগ বেলেগ বেলেগ বেলেগ বেলেগ বেলেগ বস্তু আহিছে।
2: মই যিমান জানো আকাশবাণী গুৱাহাটীৰ সৈতেও আপোনাৰ এটা সম্বন্ধ হৈছিলে, আপুনি ইয়াতে নাটক কৰিছিলে, গতিকে কেনেকৈ সেই সম্বন্ধ আপোনাৰ ইয়াত গঢ়ি উঠিছিল বা কিদৰে ইয়াত যুক্ত হৈছিল সেই বিষয়ে যদি অকণ জানিব।
0: নহয়, ঘটনাটো হৈছে কি, ইয়াতে মহেন্দ্ৰ বৰঠাকুৰ ছাৰ আছিলে এটা সময়ত, তো তেতিয়া জগন্নাথ বোস, আৰু জগন্নাথ বোস বুলি পেলাই এজন বিখ্যাত শ্ৰুতি নাটক কৰে কলকাতাৰ, তেখেতে ইয়াতে আহিলে, তাৰপিছতে মহেন্দ্ৰ বৰঠাকুৰ ছাৰৰ লগত ভাল এটা সম্পৰ্ক আছিলে, তো ছাৰে কি হ'ল, সেই মানুহজন যেতিয়া আহিলে তেখেতৰ টীম আছিলে কলকাতাত, তো যিহেতু তেখেত ট্ৰেঞ্চফাৰ হৈ ইয়াতে আহি গ'ল, আহি যোৱাৰ পিছতে তেখেতে বিচাৰিলে যে এটা টীম বনাবৰ কাৰণে, কাৰণ ৰেডিঅ' ইজ এ ভেৰি টাফ জব ইয়াৰ, মই বিৰাট ভয় খাওঁ ফ্ৰেংকলি স্পিকিং, কাৰণ আমি অভিনয় কৰা মানুহ কি হয়, আমাৰ এক্সপ্ৰেশ্যন মুখেদি বা বডি দি কিবা কৰি কৰি দিব পাৰোঁ, কিন্তু আমাৰ যিটো নৱৰস বুলি কোৱা হয়, হাঁহি কোৱা, কান্দন কোৱা, দুখ কোৱা, যিকেইটা ভেৰিয়েশ্যন যিকেইটা আছে, চব ভেৰিয়েশ্যনকেইটা কি হয়, ভোকালৰ মাধ্যমে কৰা হয়, মানুহে শুনি আছে, তুমি ইয়াতে থিয়েটারে থিয়েটার

0: ভোকাল এক্সপ্রেশনের উপর হয়ে আছে, এটু তুমি জেনে তেনে তুমি এটু ইজিলি লওয়াটু মই ভাবো যে
1: ভুল কথা আছে,
0: ভুল কথা
1: কিছু সকলে আসলে পারে বারু
0: না, ডেফিনেটলি ডেফিনেটলি না শিকার দরকার আছে, সেইকাৰণে কিছুমান লেজেণ্ডাৰী মানুহবোৰৰ ভয়েচ এতিয়াও আমাৰ কাণত লাগি, যেনেকৈ আমিন শাহানী তেখেত আছিলে, তেখেত যে মানে এংকৰিং কৰিছিলে কিবা গানৰ এটা আমাৰ, সেইবিলাক ভয়েচ এতিয়াও কাণত আছে, বা মহালয়ত যিবিলাক আছিলে ভয়েচ এইবিলাক কাণত আছে এতিয়াও, আমি বেলেগ অল্টাৰনেট কৰিলে বা ভয়েচ চেঞ্জ কৰি সেই বস্তুটো কোনো কৰিব নোৱাৰে, সেই ফিলটো কোনেও দিব নোৱাৰে,
1: নিশ্চয় নিশ্চয় আপুনি যিখিনি কথা কৈছে মই সম্পূৰ্ণ একমত সেই কথাখিনিৰ সৈতে। অকণমান আপোনাৰ যদি ঘৰখনৰ কথা বা আপোনাৰ শৈশৱৰ কথা জানিব বিচাৰোঁ, আপোনাৰ জন্ম ক'ত কেনেকৈ ডাঙৰ হ'ল, পঢ়া শুনা ক'ত কৰিলে, নাটকৰ সৈতে কেনেকৈ জড়িত হ'ল, স্কুলতে জড়িত হ'ল নে তাৰ পাছৰ সময়ত জড়িত হ'ল, এই গোটেইখিনি কথা অকণমান জানিব বিচাৰিছোঁ।
0: এইবিলাক কথা ক'ব গ'লে কি হ'ব জানানে, বহুত লম্বা কাহিনী এটা হৈ যাব, আৰু মই বিশ্বাসী কি জানানে, মই এতিয়ালৈ বিশ্বাসী যিটো হৈ গ'ল হৈ গ'ল, আগত কি আছিলোঁ আছিলোঁ ভাই, এতিয়া এই মুহূৰ্তত কি আছোঁ আৰু আগত কি কৰিবলৈ পাৰিম সেইটোৱে মই বিশ্বাসী। তথাপি যেতিয়া সুধিছে মোৰ জন্ম বুলি যদি কোৱা যায়, তাৰ এতিয়া নিশ্চিন্ন হৈ গৈছে এই জাগাখিনিত, কাৰণ আগত যিটো মেডিকেল কলেজ আছিলে তাৰপিছত সেই মেডিকেল কলেজটোৰ নাম হ'ল মহেন্দ্ৰ মোহন চৌধুৰী, এতিয়া তাতে বিল্ডিং হৈ গৈছে। তো সঁচা কথা ক'ব গ'লে কি, জন্ম মোৰ তাতে, তাৰপিছত সৰুকালৰ পৰাই মই সৰু নহয় এটা ষ্টেজৰ পিছত মই স্পৰ্টছৰ লগত আহি যাওঁ, মই হেমা থ্ৰোৱাৰ আছিলোঁ, তাৰপিছত গৈ পেলাই বহুত ধৰণৰ ইয়ে এক্সিডেণ্ট হয় বা মোৰ ফিজিক বাল্কি হৈ যায়। তো মানুহবোৰে এটা মানুহৰ ধাৰণা থাকে না যে পেটলা মানুহ কমেডিয়ান হ'ব, বাউনা মানুহ কমেডিয়ান হ'ব, লম্বা কিনকিনিয়া লম্বা মানুহ কমেডিয়ান হ'ব। তো বহুত মানুহৰ তেনেধৰণৰ মানে ইয়ে থাকে, তো ঠিক তেনেকৈ ভাবি পেলাই মোক শকত মানুহ ই কিজানি এক্টিং কৰিব পাৰক নাপাৰক টানি চোচৰাইটো লৈ আনিলে। তাৰপিছত যেতিয়া কৰা আৰম্ভ কৰিলোঁ, কৰা আৰম্ভ কৰাৰ পিছত দেখা পালোঁ যে এইটোতো মহাসমুদ্ৰ ভাই, যিমান গভীৰত গৈ আছোঁ ইমান গভীৰত গৈ আছে, আমিতো ইমান মানুহে নহয়, কাৰণ মোক যিটো জোনাৰত মোক লৈছে, মোক যিহেতু মোৰ শকত আছিলোঁ আগতে, এতিয়াও শকত কিন্তু আগতেতো বিশাল আছিলোঁ না, 192 কেজিলৈকে মানুহটো আছিলোঁ। তো শকত মানুহ বুলি ক'লেই কমেডি এটা ধাৰণা হৈ যায়। তো কমেডি যেতিয়া ধাৰণা হৈ যায়, কমেডি মই নিজে যেতিয়া কৰা আৰম্ভ কৰিলোঁ, তাৰপিছত মই দেখা পালোঁ আৰে এইটোতো টাইমিঙৰ খেল, এণ্ড কমেডি ইজ এ ভেৰি টাফ ছাবজেক্ট
1: একদম,
0: আৰু কমেডি কৰিবৰ কাৰণে ফিনিছ আৰ্টিষ্ট হ'ব, ফিনিছ আৰ্টিষ্ট হ'ব লাগিব মানে কি, জানা আৰ্টিষ্ট হ'ব লাগিব। তেতিয়া যেতিয়া চোৱা আৰম্ভ কৰিলোঁ, তেতিয়াতো মই অথৈ পানীত পৰি গ'লোঁ না। তো যি হওক, সেইকাৰণে বহুতে মোক যেতিয়া সিদ্ধাৰ্থ ছাৰ বুলি কয়, মই কওঁ যে ভাই মই মাষ্টৰ নহয়, এই ছাৰ শব্দটো মোৰ পিছফালে নলগাব, মই এতিয়াও ছাত্ৰ হৈ আছোঁ, মই শিকি আছোঁ, সেইকাৰণে মোক সিদ্ধাৰ্থ দা বুলি ক'ব দিওঁ। বহুতে কয় না ছাৰ, আমি নো ছাৰ, কাৰণ যিটো ছাবজেক্টত কাম কৰিবলৈ গৈছোঁ এইটো এতিয়ালৈকে মানে মাটি চুই পোৱাই নাই, পানীৰ ওপৰতেই এতিয়াও ভাবি আছোঁ, ইজ এ ভেৰি ভেৰি ডিপ ছাবজেক্ট ইয়াৰ।
1: মোক এটা কথা কওকচোন, যে আপুনি বহু সময় এটা বহু দীঘলীয়া সময় জুৰি ফিজিকেল কমেডি কৰিছিলে, সেইখিনি সময়ত আপোনাৰ সমসাময়িক অন্যান্য শিল্পীসকলে গুৰু গম্ভীৰ বা অন্যান্য বেলেগ বেলেগ চৰিত্ৰসমূহ কৰিছিলে, তেতিয়া আপোনাৰ মনটো কুটকুটাইছিল নে যে ময়ো যদি এই ধৰণৰ চৰিত্ৰসমূহ কৰিব পালোহেঁতেন?
0: চ' মানুহৰ হেঁপাহটোতো থাকে, কিন্তু ঘটনাটো হ'ল কি,

0: যেতে ক্যারেক্টার কেটা দিছে, মই চিন্তা কৰিছোঁ যে মোৰ ক্যারেক্টারটো মই কেনেকৈ ফুলফিল কৰিম। আৰু ডেফিনেটলি ভাল ক্যারেক্টারটো কৰিবলৈ সবৰে মন যায়।
1: আচ্ছা,
0: এটা তুমি কেতিয়াবা কেতিয়াবা ফিল হ'ব যে মই এই ক্যারেক্টারটো কৰিব পাৰিলে, এই হেঁপাটো তো থাকে, আর এই হেঁপাটো যদি কারো না থাকে, এই ভুকটো যদি কারো না থাকে,
1: ভিতর বা কিছু মরহি কইছে বলে ধরে লব পারে,
0: মানে কোনো এস্টাবলিশ হব নোয়ারে, ভুক তোমার থাকিবই লাগিব, কাম করার কারণে ভুক তোমার থাকিবই লাগিব। তুমি যদি ভুকা থাকা না হয়, তোমাক যদি নিমক তেল দিয়ে ভাতও দিয়ে তুমি খাই পেলাই তার জুতিটো পাবা। আৰু এটা বস্তু মই এতিয়া ফিল কৰোঁ যে তুমি যাকে মানা, আল্লাহকে মানা, ভগৱানকে মানা, তুমি থেংকছ দিব লাগে যে আরে ইয়ার সন্তুষ্টিত থাকিলে শান্তিত থাকা যায়।
1: যেহেতু এগৰাকী ইমান অনুভৱী অভিনেতা,
0: অনুভৱ হৈছে জানো?
1: হৈছে,
0: নাই নাই শিকি আছো ভাই, গোটো এতিয়া অনুভৱ বুলি কোনো বস্তু ইয়াৰ নাই।
1: অকণমান আপোনাৰ পৰা সংলাপ শুনিবলৈ বিচাৰিম।
0: এইটো ডাঙৰ কথা কৈছা ভাই, সংলাপ কোৱাটোই ডাঙৰ কথা। সংলাপ যে ভালকৈ ক'ব নোৱাৰোঁ মই, সেইটোই ডাঙৰ প্ৰব্লেম মোৰ। যেতিয়া কৰিব লাগে তেতিয়া মই ডাইলগছবোৰ মুখস্থ কৰোঁ, পাৰফৰ্মেঞ্চ কৰোঁ। এতিয়া আজি নালাগে দিয়া, পিছত তোমাৰ লগত যেতিয়া আড্ডা মাৰিম তেতিয়া, আৰু যিবিলাক লিচনাৰ আছে তেখেতসকলে
1: নিশ্চয় শুনিব।
0: নাই এইকাৰণে শুনাওঁ, কাৰণ ঘটনাটো হৈছে কি, তেখেতসকলে যেতিয়া চাব মোক তেতিয়াই মই সংলাপ ক'ম, তেতিয়া ভাল লাগিব।
1: প্ৰায়ে আপুনি এটি গীত শুনাই, নিংনি ভাউৰাৰ্চ এণ্ড কোম্পানী,
0: তাৰ নাটকৰ,
1: অঁ নাটকৰ এটি গীত শুনাই প্ৰায়ে, সেইটো যদি শুনাবলৈ বিচাৰে।
0: অ' বাপৰে, এই ভেবেৰা মাতো শুনিবা?
1: আৰু এইটো শুনিম,
0: মানে ঘটনাটো হৈছে কি, না মিউজিক কিবা আছে, ভেৰ ভেৰা মাত, ঠিক আছে চেষ্টা কৰিম দে।
1: হয়, চেষ্টাৰ অসাধ্য একো নাই, নিশ্চয় ভাল হ'ব।
0: গৈছিলো ক'ত ৰাণীৰ দেশত, গৈছিলো ক'ত ৰাণীৰ দেশত, যাব লাগে লণ্ডন আৰ্জেণ্ট ট্ৰাংকল, মই গৈ নাপালে মহাৰাণী গ'ল, বোলো কলৈ নগ'ল ককা, কলৈ নগ'ল, চলাই গৰুৰ গাড়ী ভাৱৰীয়া, এ হে সাত দিনে সাত ৰাতি ভাৱৰীয়া, এ হে শেষত পালোহি মই ৰাণীৰ নগৰী। লণ্ডন, ইয়েছ ইয়েছ মাম ফুলি লণ্ডন, আদৰৰ নাই হেক টাৰা ডাটা টাৰানান, কলেও নহব হেক টাৰা ডাটা টাৰানান, কইনা তিল পিঠা গিলা পিঠা চানা চুৰ মৌ মিঠা ৰসগোল্লা আৰু ৰাজভোগ, ৰাণী আঠে বেতে খাব দিলে মোক, মটন ফ্ৰাই আৰু চিকেন পোলাও, কাটলেট বিৰিয়ানী চাইনিজ চাও, মূৰত উঠিছে ভোক খাওঁ মানে খাওঁ, মূৰত উঠিছে ভোক খাওঁ মানে খাওঁ, পোনা মাছৰ খাৰলি পাব আৰু বৰলি, পালেং হাকেৰে ৰান্ধা কাৱৈ মাছৰ জোল, মিঠা দৈ টেঙা দৈ মিহিদানা আৰু চানা, মিঠা দৈ টেঙা দৈ মিহিদানা আৰু চানা, কিমান খাবা বাবা কিমান খাবা, গেষ্ট্ৰিক আছে মোৰ চব খোৱা মানা, ও গেষ্ট্ৰিক আছে মোৰ চব খোৱা মানা, টানানা টানানা টানানা, পিছদিনাখন ৰাতিপুৱা মোৰ চদুপাক মাৰি, পিছদিনাখন ৰাতিপুৱা মোৰ চদুপাক মাৰি, আদিক দিলো মই মহাৰাণীক মাতি, বোলো আনক প্ৰজাক মাতি হাঁহি যাব পেট ফাটি, প্ৰজাক শিকাম মই যাদু খেলেটি, ভাটুকু ভাটুক টুক ভাটুকু ভাটুক টুক, কাটুকু টু কাটুকু টু খেলা, ইজনে সিজনৰ অ দিলে পেট খুচি, অ দিলে পেট খুচি, হাঁহিত মেদিনী লৰে চকু পানী ঝৰি পৰে, এইবাৰে চোৱাচোন হাঁহি হাঁহি মৰে, ওলা হতি মহাৰাণী চুমা এটি কালে, স্পেচিয়েল ফ্লাইটত মোক পঠাই দিলে, এক মিনিটত পুৰা দুনিয়াখন ঘূৰি চাহাবক বনাই দৌত, আহি পালোহি মই প্ৰাঞ্জলৰ ওচৰত ল
1: প্ৰাঞ্জিতৰ ওচৰত আপুনি
0: প্ৰাঞ্জিতৰ ওচৰত আহি পালো
1: খুব ধুনীয়া ইমান দীঘল ইমান সুন্দৰকৈ গাইছে কোনো সংগীতৰ প্ৰয়োজনেই নাই আপোনাৰ কণ্ঠস্বৰে সংগীত হৈ
0: গ'লে বাপ ৰে বাপ ৰে বাপ ডাঙৰ কমপ্লিমেণ্ট ৰে
1: হয় সঁচাকৈ খুব ভাল লাগিছে
0: এইটো বাচ্চাৰ এটা
1: যিহেতু নাটকৰ গীত শুনালে গতিকে অকণমান নাটকৰ কথা পাতিব বিচাৰিছোঁ যে নাটকৰ ক্ষেত্ৰখনত আপুনি কিদৰে সোমালে আৰু প্ৰথম নাটকখনৰ যদি কিবা অভিজ্ঞতা আছে
0: আছে নাটকৰ অভিজ্ঞতা মানে কি মই কৈছোঁ নহয় যে মই শকত আছিলোঁ তো এটা নাটক হৈছিলে বাটৰ নাট তাতে এটা খিনমিন আৰ্টিষ্ট লাগে এটা লম্বু আৰ্টিষ্ট লাগে আৰু এটা শকত আৰ্টিষ্ট লাগে আৰু লগত কিছুমান আৰ্টিষ্ট লাগে এই তিনিটা আৰ্টিষ্ট মেইন ক্ৰাইটেৰিয়া তো লম্বু আৰ্টিষ্টটো ঠিক কৰিলে আদিলক আদিল হোসেন আৰু খিনমিন চাপৰ যিটো আৰ্টিষ্ট সেইটো ঠিক কৰিলে ধনঞ্জয় দেৱনাথ আৰু বিশাল আকাৰৰ যিটো মানুহ সেইটো ঠিক কৰিলে মোক মই যেতিয়া কোনো নাটক নকৰোঁ কিন্তু মই খেলি থাকোঁ তো বাটৰ নাট দি পেলাই আৰম্ভ কৰিলোঁ তো সেইটো যিটো জেগাত ৰিহাৰ্চেল হৈছে তো ৰিহাৰ্চেলত মই তেতিয়াও মোৰ মেণ্টেলিটিত নাই যে মই নাটক কৰিম কিন্তু সেইটো জেগাত মই গৈ পেলাই যেতিয়া নাটকৰ ৰিহাৰ্চেল কৰা আৰম্ভ কৰিলোঁ তাতে ডাঙৰ ডাঙৰ মানুহক যেতিয়া লগ পালোঁ বা যিটো জেগাত নাটকৰ ৰিহাৰ্চেল হৈছিলে এইটো পাণবজাৰত আছিলে তাতে গৈ দেখা পালোঁ বিষ্ণু ৰাভাৰ ফটো বলৰাজ চাহানীৰ ফটো এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ ফটো দেখা পালোঁ দুই তিনিদিন আমাৰ কি ক'ম লেজেণ্ডেৰী ফিগাৰ যাৰ নাম মুখত কোৱাৰ আগতে দহবাৰ হেঙা কৰি ক'ব লাগে ভূপেন হাজৰিকা তেখেতক পালোঁ গৰিমা বাইদেউক পালোঁ গৰিমা হাজৰিকা এইবিলাক চব ডাঙৰ ডাঙৰ মানুহক যেতিয়া পাই গ'লোঁ কেনেকৈ যে সোমাই গ'লোঁ সোমাই গ'লোঁ তাৰপিছততো বহুতৰ লগত আজি চিগালতো কৰিলোঁ পূৰ্বৰংগ বা চবৰ লগতে অনুপৰ লগত বা যিটো গ্ৰুপ আছে তাৰপিছৰ পৰা কেতিয়া সোমাই গ'লোঁ তেতিয়াই সোমাই গ'লোঁ যে সোমাই গ'লোঁ গমেই নোপোৱাকৈ সোমাই গ'লোঁ ইয়াৰ ভিতৰত এটা মানে মিঠাচ কিবা এটা বস্তু আছেতো তো এইটো ইনচেণ্টলি সোমাই গ'লোঁ মই প্ৰথম টানি লৈ আনিলে নাটক যে কৰিলোঁ তাৰপিছত এই ক্লেপ আৰ্টিষ্টৰ যিটো মানে আটাইতকৈ ভোক থাকে সেই ক্লেপ পোৱাটো তাৰপিছত এপ্ৰিচিয়েশ্যন পোৱাটো সেতিয়া যেতিয়া মানুহে কৰা আৰম্ভ কৰিলে ভাল লগা হৈ গ'ল
1: আচলতে সেইটো মানে সেইখিনি উৎসাহ দিলেই আচলতে শিল্পী এগৰাকীয়ে ভাল পায় আৰু নতুন নতুন কাম কৰিবলৈ
0: ডেফিনেটলি এটা শিল্পী যদি কোৱা যায় নহয় শিল্পী মানে ন' ডাউট ফিনেন্সিয়েল বস্তুটো লাগে কিন্তু তাতকৈ বেছি ভোকা থাকে শিল্পীয়ে যেতিয়া এপ্ৰিচিয়েশ্যনটো পায় বা ক্লেপটো পায় সেইটোৰ আশাতে কিন্তু শিল্পী কাম কৰে কিন্তু মানে মই ফিল কৰোঁ দেই
1: নহয় নহয় মই একমত কাৰণ যদি সন্মুখত দৰ্শক নাথাকে দৰ্শকে যদি আদৰি নলয় কাৰণ ইমান ইমান দীঘল কষ্ট কৰি তেওঁলোকে কিবা এটা প্ৰস্তুত কৰে
0: ডেফিনেটলি
1: দৰ্শকৰ কাৰণে কৰে আৰু তেওঁলোকে যদি ভাল পায় আৰু সেই ভাল পোৱাটো আচলতে গমেই পাই যায় লগে লগে যদি ভাল হয়
0: একেবাৰে যিকোনো শিল্পীৰ মানে দৰ্শক যদি নাথাকে কোনো ইয়ে নাই মই ফিল কৰোঁ দেই আজিয়ে হওক দহ বছৰ পিছতে হওক সেইটো থাকিব লাগে
1: থাকিব অকণমান আৰু এটা কথা জানিব বিচাৰিছোঁ যে বহু বহু নাটক কৰিলে আপুনি
0: মোটামুটি
1: মোটামুটি নহয় আচলতে বহুত কৰিলে
0: মোটামুটি
1: আৰু এই নাটক কৰি থকাৰ মাজতে কেতিয়াবা কিছুমান চৰিত্ৰ মানুহৰ মনত ৰৈ যায় বা নিজৰো আটাইতকৈ ভাল লগা এটা চৰিত্ৰ হৈ পৰে তেনেকুৱা কিবা এটা চৰিত্ৰৰ কথা কওকচোন
0: মই নৰেন পাটগিৰিৰ লেখা এটা নাটকত কাম কৰিছিলোঁ দিবাকৰ কি গাথা
1: হয় অসমীয়াটো কৰিছিল চাগে
0: এইটো অসমৰ আত্মকথা দিবাকৰৰ আত্মকথা তো সেই নাটকখন কনসেপ্টটো মোৰ আছিলে, কিন্তু নৰেন্দ্ৰ এইটো ড্ৰামাটাইজেশ্যন কৰি দিছিলে। তো তাৰপিছত সেইটো নাটক দৌলত বেদ যোগ দি পেলাই ই কৰা হ'ল। প্ৰথমবাৰ যেতিয়া কৰা হ'ল সেইটো নৰেন্দ্ৰই ডাইৰেকশ্যন কৰিছিলে, কিন্তু ছেকেণ্ড টাইম যেতিয়া কৰা হ'ল ডাইৰেকশ্যন তেতিয়া মই আৰু গুণমণি বড়ো এক্টিং কৰিছিলোঁ। প্ৰথমবাৰ কৰোঁতে বিভুৰঞ্জন চৌধুৰী আৰু মই এক্টিং কৰিছিলোঁ। তো যেতিয়া দৌলত কৰিলে তেতিয়া মই গুণমণি কৰিলোঁ। তো সেই নাটকখন মোৰ এতিয়াও মানে যদি আৰু স্কোপ পাওঁ কৰিম মই, সেই নাটকখন মোৰ ভাল লগা নাটক। আৰু এটা আছিলে মানে বিৰাট ডাঙৰ টীমৰ এটা নাটক, সেইটো আছিলে গাধনৃত্য, সিগালৰ পৰা কৰিছিলোঁ। সেই নাটকখন বিৰাট ভাল নাটক। আৰু এটা কৰিছিলোঁ তোমাৰ সিগালৰে প্ৰডাকশ্যন আছিলে তোমাৰ ইয়ে শৰাইঘাট লাচিতৰ ওপৰত, তাতে মই ৰাম সিংহৰ কেৰেক্টাৰটো কৰিছিলোঁ। বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল ফেষ্টিভেলতো সেইটো পাৰ্টিচিপেট কৰিছে। এই তিনিটা নাটকৰ কথা
1: অকণমান মই দিবাকৰ আত্মকথা যি নাটকখন আৰু আপোনাৰ যিটো চৰিত্ৰ আছিলে, সেই চৰিত্ৰটোৰ বিষয়ে অকণ জানিব বিচাৰিছোঁ যে কেনেকুৱা পটভূমিত নাটকখন ৰচনা কৰা হৈছিল, চৰিত্ৰটোৰ গঠনটো কেনেকুৱা আছিল?
0: ঘটনাটো হৈছে কি, দিবাকৰ যিটো কেৰেক্টাৰটো আছিলে সেই কেৰেক্টাৰটো ইনস্পায়াৰ্ড বাই নাটা মল্লিক। নাটা মল্লিক আছিলে মানে কিবা কাৰণত মই এটা পেপাৰ কাটিং পালোঁ। নাটা মল্লিক আছিলে এজন হেংমেন, তেতিয়া ধনঞ্জয় বুলি পেলাই এটা কেৰেক্টাৰ আছিলে, ধনঞ্জয়ক নাটা মল্লিকে এই ফাঁচি দিয়ে যে, ফাঁচি দিয়া মানুহ আছিলে। তো সেইটো নিউজটো চাৰিওফালে ৰেডিঅ'ত শুনি আছোঁ, টিভিত চাই আছোঁ, পেপাৰত পঢ়ি আছোঁ। তাৰপিছত মোৰ এদিন ফিল হ'ল যে এই মানুহটো এটা মানুহ এটা মানুহক মাৰি আছে, হেং কৰি আছে, ফাঁচি দি আছে, তাৰমানে এজন মানুহ এজন মানুহক হত্যা কৰি আছে। তো যদি কোনো এজন মানুহ এজন মানুহক মাৰি দিয়ে তো তাৰ প্ৰথম অৱস্থাটো কি হ'ব? এটা মানুহক এজন মানুহ মাৰি দিয়াটো ধেমালি কথাটো নহয়। এজন মানুহ যদি এজন মানুহক মাৰি দিয়ে তাৰ নামটো হৈ যায় মাৰ্ডাৰাৰ, কিন্তু এইজন মানুহ এজন মানুহ হত্যা কৰি আছে। এইজন মানুহ দেখোন চৰকাৰৰ পৰা দৰমহা পাই আছে, ই পাই আছে। তো নানা ধৰণৰ কথা মোৰ মনৰ ভিতৰত আহিছে। তাৰপিছত মই নৰেন্দ্ৰক ক'লোঁ, নৰেন্দ্ৰ এনেকৈ এনেকৈ এটা ছাবজেক্ট মোৰ ভিতৰত ই আছে। তো নৰেন্দ্ৰ মই বহিলোঁ, বহি পেলাই সেই নাটকখন সৃষ্টি হ'ল। যে সাধাৰণ মানুহ তাৰ ভিতৰত কিছুমান আমি ড্ৰামা ইনপুট কৰিলোঁ, যে ধৰি লোৱা গ'ল নাটা মল্লিকটো যিহেতু মানে মেইন স্কেলিটনটো আছিলে নাটা মল্লিক। তাৰপিছত আমি ধৰি ল'লোঁ যে দিবাকৰ যিটো চৰিত্ৰ হ'ব, এই চৰিত্ৰটো যিটো এটা গাঁৱৰ চৰিত্ৰ হ'ব, যে মানুহজন নদীৰ লগত কথা পাতে, নদীক মা বুলি কয়, আকাশৰ লগত কথা পাতে, মানে যিটো মানুহ প্ৰকৃতিৰ মানুহ, কাৰোবাৰ বিপদ হ'লে এই আগতে জাপ মাৰি যায়, নদীত সাঁতুৰি যায়, নাও বচায়। তো কিবা ইঞ্চিডেণ্টত সেই মানুহজন হেংমেন হৈ গ'ল, সেইটো টাইম ব্ৰিটিছ টাইম, এনেকৈ কৰি এইটো কৰি পেলাই। তো সেই মানুহজন প্ৰথম যেতিয়া ফাৰ্ষ্ট হেং দিব গৈছে, দেখা পাইছে যে একে দৰিয়াৰ একে মাঝি, মানে যাৰ লগত এই নাও চলাই থাকে, সেই মানুহটো ফ্ৰীডম ফাইটাৰ আছিলে, তাকে ফাঁচি দিব লাগে। তো সেইটো ভাবি পেলাই ড্ৰামেটাইজ কৰি পেলাই সেই নাটকখনৰ সৃষ্টি হ'ল। তো এইখন নাটক বহুত শ্ব' হ'ল, আৰু এতিয়াও এইটো নাটকৰ শ্ব' হৈ থাকে। কিন্তু সেই নাটক কৰিলে বহুত ফিজিকেল মেণ্টেল বহুত ই হয়, ষ্ট্ৰেছ পৰে। কিন্তু নাটকখন কৰি পেলাই এতিয়াও যদি কোনো ভাল শ্ব' পাওঁ ডেফিনেটলি কৰিম।
1: আপুনি কৈ থাকোঁতে মোৰ এটা কথা অনুভৱ হ'ল যে আচলতে যিগৰাকী মানুহে আনক ফাঁচি দিয়ে, সেই মানুহগৰাকীৰ যিটো পদবী যিটো জাল্লাদ বুলিয়ে কয়,
0: জাল্লাদ বুলি কয়,
1: আৰু সেই শব্দটো আচলতে গালিলৈ ৰূপান্তৰিত হ'ল। মানুহে যেতিয়া জাল্লাদ বুলি কাৰোবাক কয় সেইটো এটা গালি হৈ পৰে, গতিকে সেইটো এটা জীৱনৰ যিটো কনফ্লিক্ট বুলি কয়।
0: নহয় মোৰ নাটকখনত আছিলে তো এইটো, কাৰণ ঘটনাটো হৈছে কি, যিটো গাঁৱৰ কাৰণে ই জাল্লাদ হৈছিলে, মানে গাঁওখন বচাবৰ কাৰণে জল্লাদ হ'ল, কাৰণ ব্ৰিটিছে প্ৰেছাৰ দিলে যিজন মানুহ, এজন মানুহক এটা এটা মানে ই কৰি পেলাই মাৰি পেলালে, যিজন মানুহ মানে মহলদাৰ আছিলে, মহলদাৰক মাৰি পেলালে তো, মানে খঙতে গৈ মাৰি পেলালে। তো যিজন মানুহ দেখা পালে যে এটা চৰত এটা মানুহ মহলদাৰৰ নিচিনা বেয়া মানুহক মাৰি পেলাইছে, যিমান পাৱাৰফুল মানুহ, তাক অপশ্যন দিলে, তই যদি এতিয়া জল্লাদ নহ, এই এই কাৰবাৰটো নকৰ, তোৰ গাঁওখন জ্বলাই দিম। তো যিটো গাঁৱৰ কাৰণে ই জল্লাদ হ'ল, গাঁৱৰ মানুহ তাক জল্লাদ বুলি মাতা আৰম্ভ কৰি দিলে। মোৰ নাটকখনত তেনেকুৱাই আছিলে, তেনেকুৱা কৰি নাটকখন এইটো জল্লাদ গালি হৈ গ'ল, মানে যাৰ কাৰণে, তুমি ঠিক কথা কৈছা, যাৰ কাৰণে ই জল্লাদটো হ'ল, যিটো গাঁৱৰ কাৰণে, সেই গাঁৱৰ মানুহবিলাকে তাক জল্লাদ বুলি কোৱা আৰম্ভ কৰিলে।
1: সেইটোৱে
0: সেই নাটকখন কৰি এতিয়াও ভাল লাগে, সেই নাটকখন এতিয়াও মোৰ মানে কি
1: হৈছে, মই শুনিছো নাটকখনৰ কথা, কেতিয়াও দেখিবলৈ সক্ষম, চাবলৈ সক্ষম হোৱা নাই,
0: গুৱাহাটীত বহুত আগত শ্ব' কৰিছো এইটো, তাৰপিছততো ধৰা এতিয়া সেই নাটকখনত বহুত গ্ৰছ কাৰ্টেন ট্ৰছ কাৰ্টেন বহুত কাৰবাৰ আছে, গানৰ বহুত কাৰবাৰ আছে।
1: অকণমান আউলৰ কথা পাতো নেকি, আউল,
0: আউল, বাপ রে আউল,
1: জীবনের আপনার জীবনের আউলর কথা পাত।
0: হে আউল বলি পেলে যেটো আছিলে, হেতু অসমৰে এটা বেসরকারী টিভি চ্যানেল, হেতর প্রথম কি কম, এটা প্ৰডাকশ্যন আছিলে, সেই প্ৰডাকশ্যনটোৰ মেইন আছিলে উৎপল বৰুৱা, ইউ বি ফটোজৰ উৎপল বৰুৱা। তো উৎপলে মোক ক'লে যে কিবা এটা কৰোঁ দে, কি ঠিক আছে কৰোঁ, আৰম্ভ হ'ল প্ৰগ্ৰামটো। আউলটো এনেকুৱা আছিলে যে আউলটো কৰাৰ পিছত গুৱাহাটী চহৰত কিছুমান বস্তু হ'ল, কিন্তু যেনেকৈ পাব্লিক ইউৰিনেল, আউল কি হয়, আগতে গুৱাহাটী চহৰত খুব কম পাব্লিক ইউৰিনেল আছিলে, তো আমি কি কৰিলোঁ, য'তে মানুহ ৰাস্তাত থিয় হৈ পেচাব কৰি থাকে, কেমেৰালৈ উৎপল ৰখি থাকে, মই গৈ কোৱেশ্যন কৰি থাকোঁ, তো এনেকৈ কৰি কৰি কৰি কৰি কৰি কৰি কৰি তাৰপিছত সেই বস্তুটো এনেকৈ হৈ গ'ল যে আল্টিমেটলি সেইটোৰ পৰা আমি প্ৰগ্ৰামটো কৰাৰ পিছত দেখা পালোঁ যে নাই, গুৱাহাটী চহৰত ভাল কিছুমান বস্তু হৈছে, ভাল কিছুমান
1: সলনি আহিছে,
0: সলনি হৈছে, কিছুমান নালা নৰ্দমা সলনি হৈছে, কিন্তু এইটো বহুত বহুত বহুত আগৰ কথা, যেতিয়া সেই চেনেলটো নতুনকৈ আৰম্ভ হৈছে, মই নামটো নকওঁ, কাৰণ যিহেতু বেচৰকাৰী চেনেল,
1: সেইটো আচলতে আচলতে কাৰোবাৰ যদি সদ ইচ্ছাৰে যদি কিবা এটা প্ৰয়াসত কিবা এটা যদি সলনি হয়, নতুন যদি এটা এটা ধাৰাৰ সৃষ্টি হয়, কিন্তু ভাল কথা তাৰ পৰা ওলাই আহে, সেইটো নিশ্চয়
0: ডেফিনেটলি টোটেল কনচেপ্টটো আছিলে এইটো উৎপল বৰুৱাৰ, এইটো মই তাতে এংকৰিং কৰিছোঁ আৰু মানুহৰ মাজত সোমাই যাওঁ। আউল মানে কি, আউল মানে যে সূতাৰ যে গীতটো লাগে যে, বহুত টান গীত লাগে, মোৰ কাম একো নাই না, মোৰ কামটো হৈছে মানুহৰ ওচৰত গৈ পেলাই জাষ্ট লগাই দিয়া, তো সেই মানুহজনতো মানে যে চুচুটো কৰে যে ৰাস্তাত থিয় হৈ, তো সেই মানুহজনতো ডায়েবেটিছে হ'ব পাৰে, সেই মানুহটো ক'ত কৰিব, তাততো জাগা লাগিব না, যি হওক মানুহ এজন মানে মেল পাৰ্চনটো যিকোনো জেগাত থিয় হৈ কৰিব পাৰে, সেই প্ৰব্লেমটোতো মাইকী মানুহৰো হয়, মাইকী মানুহটো সেইটো কৰিব আৰু কৰিব নোৱাৰে, ইটছ ভেৰি ডেঞ্জাৰাছ থিং। তো এইবিলাক কনচেপ্ট আছিলে ফ্ৰেংকলি স্পিকিং উৎপল বৰুৱাৰ, ইউ বি ফটোজৰ, তো উৎপলৰ মাথা আছিলে, উৎপলে ক'লে মইতো আছোঁ, মই লগাই দিয়া মানুহটো আছোঁ,
1: যি নহওক কিছু কিছু সলনি আহিল,
0: কিছু কিছু বহুত চেঞ্জ হ'ল, বহুত চেঞ্জ হ'ল।
1: এটা অনুৰোধ আহিছিলে যে আপুনি খেলৰ সৈতে জড়িত, গতিকে খেলৰ বিষয়ে পাতিবলৈ কৈছে, যে কি খেল মই আৰু এটা লগত ইয়াৰ লগত সংযোগ কৰিছো যে এতিয়া আপুনি শৰীৰ চৰ্চাৰ লগতো জড়িত হোৱা দেখা গৈছে, গতিকে এজন অভিনেতাৰ বাবে শৰীৰ চৰ্চা আৰু লগতে

0: আপুনি কি খেলৰ লগত জড়িত হৈছিলে?
1: মই হেমা থ্ৰোৱাৰ আছিলোঁ, প্লাছ হেমা থ্ৰোৱাৰটো আছিলোঁ আছিলোঁ, প্লাছ মই জুডোও খেলিছিলোঁ। আৰু তুমি কৈছা যে এজন অভিনেতাৰ শৰীৰ চৰ্চাটো কিয় লাগে, অভিনেতা বুলি নকওঁ, মানুহৰ জীৱনত শৰীৰ চৰ্চাটো এই যোগা কৰি হওক বা ফিজিকেল এক্টিভিটিটো লাগে মানুহৰ, প্ৰত্যেককেইজন মানুহৰে লাগে, খালি অভিনেতা অভিনেত্ৰী বুলি নহয়, প্ৰত্যেক মানুহৰে। চোৱা এটা বস্তু কি, 100%ৰ ভিতৰত 70% হৈছে ফুড। মানুহে নাজানে মানুহৰ কি খাব লাগে। যেনেকৈ তোমাৰ গাড়ী আছে, গাড়ীটো পেট্ৰলত চলে, তুমি তাতে ডিজেল ঢালি দিলে কি হ'ব, ইঞ্জিনটো বেয়া হ'ব নে নাই? আমাৰ মেটাবলিক ছিষ্টেমটো ঠিক তেনেকুৱা। সেইকাৰণে আমি কি খাব লাগে আমি নাজানো। মোৰ কথাটো হৈছে কি, যে চব মানুহে নিজৰ খানাটো কি, কাৰোবাৰ প্ৰ'টিন লাগে, কাৰোবাৰ কাৰ্বছ লাগে, কাৰোবাৰ ছ'ডিয়াম লাগে। মোৰ ছোৱালীক যেনেকৈ ডক্তৰে কৈছে তই চিপছ বেছি কৰি খাবি, ছ'ডিয়াম বেছিকৈ খাবি। সেইকাৰণে যিটো ডক্তৰৰ এডভাইচ যিটো কয়, 70% ইজ ফুড, 10% ইজ টেনশ্যন, তোমাৰো থাকে মোৰো থাকে। প্ৰত্যেককেইজন মানুহৰ বিভিন্ন জেগাত টেনশ্যন আছে, কোনো মানুহ ক'ব নোৱাৰে যে মোৰ টেনশ্যন নাই। 10% ইজ ৰেষ্ট এণ্ড 10% ইজ ফিজিকেল এক্টিভিটিজ। তুমি যোগাই কৰা, ৱাকিঙে কৰা, চুইমিঙে কৰা, ফিজিকেল এক্টিভিটি কৰা, এইটো শৰীৰটো মানে কি হয়, অলপ এক্সাৰচাইজ কৰিলে ফিটনেছটো থাকে, লেথাৰ্জি ভাৱটো নালাগে। কাৰণ আমাৰ কামটো এনেকুৱা, আমাৰতো দিন ৰাতি বুলি কোনো কথা নাই, আমাৰ কাম কৰিবই লাগিব। এনাৰ্জি যদি নাথাকে আমি কাম ক'ৰ পৰা কৰিম? এনাৰ্জিটো গ্ৰ' কৰিবৰ কাৰণে আমাৰ বডিত ষ্ট্ৰেংথটো বিল্ড আপ কৰিব লাগিব, ষ্টেমিনাটো বিল্ড আপ কৰিব লাগিব। ষ্ট্ৰেংথ ষ্টেমিনা যদি নাথাকে তুমি কেনেকৈ খোজকাঢ়িবা, তুমি কেনেকৈ চলিবা?
2: আমাৰ শ্ৰোতাসকল যিসকলে ফেচবুকত চাই আছে তাৰ পৰা লিখিছে, ইমান ভাল লাগিছে পুৰণি চিনাকি মানুহবোৰ দেখি, এনেকৈ লিখিছে। আৰু উত্তম কুমাৰ ৰয় লিখিছে, নমস্কাৰ, শুভ সন্ধিয়া, আকাশবাণীৰ মজিয়াত সিদ্ধাৰ্থ মুখাৰ্জীদেৱক পাই আপ্লুত হৈছোঁ, তেখেতৰ অভিনয় মোৰ বৰ প্ৰিয়, তেখেতলৈ শ্ৰদ্ধাও প্ৰণাম জনাইছোঁ।
1: আৰে ময়ো প্ৰণাম জনাইছোঁ আপোনাক।
2: আৰু হিৰুমণি বৰুৱা ডেকাই লিখিছে, আলহীগৰাকীক স্বাগতম, বহু ধাৰাবাহিকতে চালো, আগতে এতিয়া নেদেখো বুলি কৈছে, তেখেতৰ চাগে আজিকালি চাবলৈ মন গৈ আছে।
1: ধাৰাবাহিকৰ কাম নকৰো মই, 2010ৰ পৰা ধাৰাবাহিকৰ কাম বাদ দিছো।
2: ভাৰ্গৱ কলিতাই লিখিছে, 13 ছবিখনৰ উৰুলি দিয়া সংলাপটো এবাৰ আওৰাই দিলে ভাল পাম।
1: তেখেতক মই এটাই ক'ব লগা আছে, তেখেত যদি বিয়া এতিয়ালৈকে পাতা নাই, তেখেতৰ বিয়াত মোক মাতিলে হ'ল, মই গৈ পেলাই সাক্ষাৎ দি আহিম তেখেতৰ ইয়াতে, ঠিক আছে?
2: ভাৰ্গৱ কলিতাই 25 বছৰ বয়স হৈছে,
1: 25 বছৰ বিয়া কৰা নাই, 100% খাটাং, তেনেহ'লে তোমাৰ বিয়াত মোক মাতিবা, মই তাতে খায়ো আহিম, তেতিয়া মই ডাইলগটো দি আহিম। সোনকালে বিয়া পাতা ভাই, মোকো মাতা, মই তেতিয়া তোমাক প্ৰাণ ভৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে খালি উৰুলি দি থাকিম, ঠিক আছে? তুমি যেনেকে কবা, যিটো ভেৰিয়েশ্যনত কবা, মই দি থাকিম দে, কিন্তু ভালকে খোৱাবা, খানাটো ভালকে খোৱাব লাগিব।
2: শেহতীয়াকৈ আপুনি কেইটামান খুব ভাল কামত জড়িত হৈছে, ফ্ৰান্সৰ পৰিচালকৰ লগত এটি কামো কৰিছে, সেই বিষয়ে অকণমান কওক।
1: সেইটো জাষ্ট চিনেমাটো অলপ বেলেগ ধৰণৰ, ব্যতিক্ৰমী চিনেমা, এইটো ফেষ্টিভেল অৰিয়েণ্টেড চিনেমা, আৰু সেইটো কেলকাতাৰ ৰেড লাইট এৰিয়া যিটো আছে, এছিয়াৰ ভিতৰত ডাঙৰ সোণাগাছি বুলি যিটো কয়, তাতেই শ্বুট হৈছে। আৰু টোটেল এটা ৰিয়েল ষ্টৰীৰ ওপৰত বেছ কৰি পেলাই হৈছে। তাতে মই যিটো কেৰেক্টাৰ কৰিছোঁ, সেই কেৰেক্টাৰটোৰ নাম শম্ভু কেৰেক্টাৰ, যি কেৰেক্টাৰটো কৰি পেলাই বহুত দিন পিছত এটা কেৰেক্টাৰ কৰি পেলাই ভাল পাইছোঁ, কাৰণ কেৰেক্টাৰটো বহুত ধৰণৰ শ্বেড আছে। কিছুমান কেৰেক্টাৰ কৰি পেলাই ভাল লাগে যে, কিন্তু বিৰাট টেনশ্যনত আছিলোঁ এই কেৰেক্টাৰটো কৰিব পাৰিম না নাই, বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে। তাতে অভিনয় কৰিব যোৱাৰ আগতে আমি জেনেৰেলি সোণাগাছি বুলি যিটো ভাবোঁ বা বহুতে মোক কৈছে ক'ত যাবি সোনাগাছি ও আচ্ছা বহুত ধৰণৰ এক্সপ্ৰেশ্যন পাইছোঁ বা বহুত ধৰণৰ বস্তু মনৰ ভিতৰত লৈ গৈছোঁ কিন্তু তাতেতো মই এজন অভিনেতা হিচাপে গৈছোঁ আৰু বাকী কোনো ধৰণৰ কোনো মানে ই নাছিলে যদিও তো তাতে গৈ মই ভিতৰত যেতিয়া সোমালোঁ তেতিয়া মই টোটাল চিনাৰিঅ'টো চেঞ্জ হৈ গ'ল যে ইটছ এ ডিফাৰেণ্ট দুনিয়া এইটো ভাবিব নোৱাৰে নৰ্মেল মানুহ ভাবিব নোৱাৰে আৰু মই ভগৱানে কওক আল্লাই কওক যোনে যাক মানে মই তেখেতসকলৰ ওচৰত এটাই ৰিকুৱেষ্ট কৰোঁ এইটো দুনিয়াত যেনে ভৰি দিব লগা নহয়
2: কেইদিনমান আগতে মই এখন তথ্যচিত্ৰ চাইছিলোঁ তেওঁলোকৰ জীৱন সম্পৰ্কে তেওঁলোকে বহু কথাই কৈছিল কথাবোৰ শুনি খুব আচৰিত লাগিছিল
1: আচৰিত মানে কি তুমি মানে পাইছোঁ মই এনেকৈ কেৰেক্টাৰো পাইছোঁ যিটো কেৰেক্টাৰ ধৰা প্ৰেম কৰিছে ক্লাছ এইটৰ পৰা টুৱেলভলৈকে প্ৰেম কৰিছে সিহঁতৰ বিয়া হৈছে হানিমুনত আহিছে পুৰী শিয়ালদা ষ্টেচনত 5,000 টকাত বিক্ৰী কৰি থৈ গৈছে মানে মই সেইকাৰণে কৈছোঁতো যে কিন্তু বিক্ৰী কৰি থৈ গৈছে থৈ গৈছে ন' প্ৰব্লেম উপায় নাই এতিয়া সিহঁতে তাতেই থাকিব লাগিব কিন্তু তাৰ মাজতেই সিহঁতে যে জীয়াই আছে
2: জীয়াই আছে
1: এই যে জীৱনটো লৈ পেলাই সংঘৰ্ষ কৰি আছে যে ফাইট কৰি আছে ডেইলি ফাইট কৰি আছে কেজুৱেলি ফাইট কৰি আছে এতিয়া এইটো আমাৰ কৰিবই লাগিব দিছ ইজ আৱাৰ জব কিন্তু তাৰ বাহিৰেও সিহঁতৰ সংসাৰ এটা আছে আমাৰ নিচিনা মনো সিহঁতৰ আছে আমাৰ নিচিনা ইচ্ছা আমাৰ নিচিনা আৱেগ সবিতো সিহঁতৰ আছে কিন্তু এতিয়া ধৰা সমাজত একচেপ্ট নকৰে তাৰ পৰিয়ালে একচেপ্ট নকৰে তাৰ গাঁওখনে একচেপ্ট নকৰে ইটছ ভেৰি ভেৰি ভেৰি টাফ থিং ইয়াৰ তাতে গৈ পেলাই মোৰ ৰিলেশ্যনশ্বিপ এনেকুৱা হৈ গৈছে নহয় যে সিহঁতে মোক শম্ভুদা মোৰ সিদ্ধাৰ্থদা বুলি নামাতে মোক কেৰেক্টাৰ নামে মাতে আৰু আটাইতকৈ ডাঙৰ কথা কৈছে কি এইবাৰ ৰাখী পূৰ্ণিমাৰ দিনা মোৰ আটাইতকৈ যিটো ডাঙৰ পোৱা বুলি কয় তিনিটা ৰাখী আহিছে বাবু তাৰ পৰা মই এইটো বিৰাট ডাঙৰ গিফ্ট বুলি ভাবোঁ মোৰ কাৰণে যে সেই শ্ৰেণীৰ মানুহে মোক দাদা হিচাপে মানি পেলাই আপোন বুলি ভাবি পেলাই চাহ খুৱাইছে কাৰণ জেনেৰেলি কি হয় না এজন মেইল কেৰেক্টাৰ যেতিয়া সিহঁতৰ ৰুমত যায় সিহঁতৰ লগত সেইটো ৰিলেশ্যনশ্বিপত নাযায় নহয় ব্ৰাদাৰ ৰিলেশ্যনত নাযায়তো কিন্তু মইতো ধৰা তাতে কাম কৰিবলৈ গৈছোঁ শ্বুটিং কৰিবলৈ গৈছোঁ মোকতো সিহঁতৰ লগত যিটো কথা পাতিছোঁ বা ই কৰিছোঁ মোক ঘৰত মাতিছে ই কৰিছে সেইকাৰণে তিনিটা মই ৰাখি পাইছোঁ ভাই এইবাৰ সেইটো ডাঙৰ এচিভমেণ্ট মোৰ কাৰণে
2: তিনিগৰাকী নতুন ভগ্নী পাইছে
1: ভগ্নী পাইছোঁ
2: অকণমান চিনেমাৰ কথাই সোধো অসমৰ ক্ষণজন্মা এজন পৰিচালক মুনীন বৰুৱা কেইবাখনো ছবিত আপুনি অভিনয় কৰিছে যে সেই মানুহগৰাকীৰ ব্যক্তিত্ব আৰু আপোনাৰ তেখেতৰ সৈতে যিটো সম্বন্ধ আৰু তেখেতৰ চিনেমাত কাম কৰাৰ অভিজ্ঞতা এই সম্পৰ্কে অকণমান
1: ভাইমন্দা ভাইমন্দা বেলেগ ধৰণৰ মানুহ আছিলে ভাইমন্দাৰ প্ৰথম অৱস্থাত যিটো মৃণালদা কেমেৰামেন মৃণালদা ভাইমন্দা মানে কি ক'ম ভাইমন্দা খালী বুলি নহয় পুলকদা পুলক গগৈ তাৰপিছত মজিদকা
2: আব্দুল মজিদ
1: আব্দুল মজিদকা মজিদকাৰ লগতো কাম কৰিছোঁ পুলক গগৈৰ লগত কাম কৰিছোঁ ভাইমন্দা তেখেতসকলে এটা কথাই কি লিজেণ্ডেৰী ফিগাৰ
2: নিশ্চয়
1: আৰু কাম যেতিয়া কৰিছে মজা কৰি কাম কৰিছে ফিল ল'ব দিয়া নাই গালিও যেতিয়া পাৰিছে কাৰণ তেতিয়া যেতিয়া কাম কৰিছোঁ না আজি আজিকালি যিটো কাম হয় আজিকালি কাম হয় চিপছত সৰু সৰু চিপছত
2: মেমৰি কাৰ্ডত
1: আগতে ৰিলত কাম হৈছিলে ত তো রিল জেনেৰেলি কি হয় গুৱাহাটীত নাপায়, সেইটো আনিব লাগে কেলকাতাৰ পৰা। তো আমি বহুতবাৰ ৰিহাৰ্চেল কৰিব লাগে, কাৰণ টেক আমি বেছি দিব নোৱাৰোঁ। আজিকালি দহটা পোন্ধৰটা বিশটা টেক দিলেও কোনো কথা নাই, কিন্তু তেতিয়া লিমিটেড টেকত তুমি অকে কৰিবই লাগিব। তো তেখেতসকলে আমাক, আমি যেহেতু আৰ্টিষ্ট, আৰ্টিষ্টক আল্টিমেটলি স্ক্ৰীণত চাব, কোনো ধৰণৰ টেনশ্যন হ'ব দিয়া নাই। তেখেতসকলক কথা ক'লে নহয় এইটো তোমাৰ এটা এটা এপিছ'ড হৈ যাব, পিছত যেতিয়া কেতিয়াবা আহিম এজন এজন মানুহৰ ওপৰত এটা এটা কথা ক'ব লাগিব।
2: কিন্তু প্ৰতিভা আচলতে বহুমাত্ৰিক প্ৰতিভা, তেওঁলোকে লিখে, তেওঁলোকে পৰিচালনা কৰে, তেওঁলোকে অভিনয় কৰে,
1: বাপৰে,
2: তেওঁলোকে গীতৰ লগতো জড়িত,
1: কি নাই, টোটেল পেকেজ বুলি ক'ব পাৰে তেখেতসকলৰ সম্পৰ্কে, টোটেল পেকেজ। আজি ভাইমন দাই হওক বা পুলক দাই হওক বা মজিদ কাই হওক, এইবিলাক এটা পেকেজ, টোটেল পেকেজ আছিলে তেখেতসকলে, সব জানে, এডিটিঙৰ পৰা আৰম্ভ কৰি সব জানে।
2: অকণমান শেহতীয়াকৈ যিটো গান ওলাইছে আপোনাৰ, এজন ৰোমান্টিক হিৰো হিচাপে ওলাইছে,
1: অ' মাই গুডনেছ,
2: সেই গীতটিৰ কথা অকণমান জানিব বিচাৰিছোঁ।
1: এইবিলাক পাগল সৰু ল'ৰা কিছুমানে আহিছে, আহি পেলাই কৈছে সিদ্ধাৰ্থ দাৰ নিচিনা মানুহ, ময়ো মানুহটো ৰোমান্টিক হ'ব পাৰোঁ না, এই বুঢ়া ফেফেৰা মানুহটোক বনাই দিছে এটা ৰোমান্টিক মানুহ সিদ্ধাৰ্থ দা, আপুনি, মোৰতো টেনশ্যনতে অৱস্থা নাইকিয়া হৈ গৈছে। তো যি হোক, আজি দুই তিনিদিনৰ পৰা ওলাইছে, মানুহ চাই আছে, ভাল পাই আছে, কিছুমানে কৈছে বুঢ়া বয়সত প্ৰেম কৰি আছে সিদ্ধাৰ্থ, মোৰ লগৰ ল'ৰাবিলাকে কৈছে তোৰ ঘৈণীক এনেকুৱা কৰি ফুল দি পাইছনে।
2: ঘৰত আপোনাৰ কি কৈছে এই ভিডিঅ'টো দেখাৰ পাছত?
1: নাই, মোৰ ঘৰতে মিছেজে কৈছে তুমিও মোক এনেকুৱা ফুল দিবা দে, কিন্তু মোৰ লগতে যে কো আৰ্টিষ্ট আছিলে পাখিজা, পাখিজাৰ পৰা মই গম পালোঁ, শ্বুটিঙতে মই গম পালোঁ, মই কৈছিলোঁ যে অনুপক, অনুপে তোক কেতিয়াবা এনেকুৱা ফুল দি পাইছেনে? কৈছে নাই সিদ্ধাৰ্থ দা, আজিলৈকে দি পোৱা নাই। তো যি হওক, প্ৰথম কথা হৈছে কি, থেংক ইউ টু ডাইৰেক্টৰ, সিহঁতে যে ভাবিছে মোৰ কথা, কাৰণ ডিফাৰেণ্ট ডিফাৰেণ্ট কেৰেক্টাৰ কৰি ভাল লাগে, তো এইটো চেলেঞ্জ থাকে না।
2: অকণমান খাদ্য ৰুচিৰ কথা কওক, খাই ভাল পায়, খুৱাই ভাল পায়, বনাই ভাল পায়?
1: আরে খুৱাইতো জীৱন, মানুহ জীয়াই আছে কিহৰ ওপৰত? খোৱাৰ কাৰণে জীয়াই আছে। খাদ্যটোই যদি নহ'ল তেতিয়াহ'লে কি ক'বা ভাই, খাদ্য বেছি খাব নালাগে। মোৰ কথাটো হৈছে কি, অলপ খাওক, ভালকৈ খাওক। তোমাৰ ইয়াতে আহাত আহিছোঁ, আহি পেলাই ইয়াতে হেৰি কৰি আছে, এটা ফোন আহিছে, সিদ্ধাৰ্থ মিঠা দৈ ক'ত পায়, সেইটো কথা হ'ল নেকি ভাই? মানে সঁচা কথা কি, মই ভাল পাওঁ, খাই ভাল পাওঁ, নাজানো খুৱাই ভাল পাওঁ কি না, কোনোবা কাষত থাকিলে খায়, কিন্তু লগত যদি কোনোবা খায় ভাল লাগে না, মনটোও ভাল লাগে। আৰু আজিকালিতো খোৱা মানুহ নাই, সবৰে ডক্টৰ ৰেষ্ট্ৰিকশ্যন কৰি দিছে, এইটো নাখাবা, এইটো নাখাবা, মিঠা নাখাবা, চেনি চেনি দিয়া চাহ নাখাবা, সব মানুহতো খাবই নকৰে। মই হৈছে ব্যতিক্ৰমী মানুহ, মই লুকাই চুৰাই খাবি খাই ভাল পাওঁ, সেইকাৰণে লুকাই চুৰাই খাই থাকোঁ।
2: সিদ্ধাৰ্থ দা, আমাৰ হাতত আৰু তিনি মিনিট সময় আছে, খুব চমুকৈ কেইটামান কথা জানিব বিচাৰিম। আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা পৰিচালকজন, যাক খুব ভাল পায় আপুনি, যাক খুব বেছি সন্মান কৰে, প্ৰত্যেককে কৰে, কিন্তু যে কোনো এজন নিৰ্দিষ্ট বা তেনেকুৱা যদি নাম ল'ব
1: বিচাৰে,
2: মানে অসমৰ,
1: অসমৰ কিহৰ,
2: নাটক বা চিনেমা যিকোনো মাধ্যমেৰে হ'ব পাৰে,
1: নাটক কাৰ নাম কম, এজনৰ নাম ক'লে আৰু এজন বেয়া পাব, সেইকাৰণে এইটো নামটো নকোৱাই ভাল, বিৰাট এইটো মানে কণ্ট্ৰভাৰ্চি কোৱেশ্যনৰ এনচাৰ হৈ যাব। আজি যদি এজনৰ নাম কওঁ আৰু এজনে কয় অ' আচ্ছা, তে কিয় পেটত লাভ দিব খুজিছ ভাই?
2: এইটো প্ৰিয় ছবি এখনৰ নাম কওকচোন, যিখন ছবি আপুনি খুব ভাল পায়, আপুনি কৰা বা নকৰা?
1: মোৰ সঁচা কথা ক'ব গ'লে কি, মোৰ ফেভাৰেট হিৰো যদি কোৱা যায় সেইটো হ'ল চাৰ্লি চাপলিন, আৰু চাৰ্লি চাপলিনৰ গ্ৰেট ডিক্টেটৰ হৈছে মোৰ প্ৰিয় ছবি। চাৰ্লি মই ফিল কৰোঁ যে পৃথিৱীৰ শ্ৰেষ্ঠ কমেডিয়ান, শ্ৰেষ্ঠ অভিনেতা বুলি তেখেতক কওঁ, মোৰ গুৰুজী বুলি কোৱা, মানে তেখেতৰ নখর ধুলির যোগ্য যদি মই হব পারো মই নিজকে ধন্য বলে মানিম। চার্লি চ্যাপলিনের কথা
2: আপনি নাটক বেশি ভাল পায় নে সিনেমা পর্দাত কাম করে বেশি ভাল পায়, অভিনয় করে তো ভাল পায়?
1: চা সিনেমা মাদকতাটো বেলেগ, স্টেজর মাদকতাটো বেলেগ। স্টেজ লগালগ রিয়াকশন পায়, সিনেমা রিলিজ হওয়ার পিছত রিয়াকশন পায়। তো কাম তো কামে ভাই, কাম তো কামে, কিন্তু বেশি মজা লাগে স্টেজ, আটাইতকৈ বেশি মজা লাগে স্টেজ।
2: মঞ্চত অভিনয় করে বেশি ভাল লাগে আপনার। আপনার পত্নীর বিষয়ে যদি একটা শব্দত সোধো কি কব?
1: এতিয়া মোর এটাই কথা যদি কোয়া যায়, মোর কি কয় গলার বকলেসর রশিডালও তেখেতর হাতত, গলার রশিডালও তেখেতর হাতত, এসারিডালও মোর মিসেসর হাতত। কারণ আজি যদি মই কিবা হয়েছো বা কিবা হয়েছো কিবা যি আছো, ফ্র্যাঙ্কলি স্পিকিং মোর আটাইতকৈ ডাঙর ক্রিটিক যদি কোয়া যায় মোর মিসেস। মোর মিসেজের ওসব মই অভিনেতা হবই পারা নাই এতালেকে, আজিলেকে।
2: শেষত মই এটা শব্দ জানিব বিচাৰিছো যে প্রাঞ্জিৎ প্রীতম কলিতা কি কব?
1: তোমার কথা হেৱালি বুলি কম, তুমি হেৱালি আর তোমার লগত কাম করছো। তো তুমি আজি যে ইমান ধুনিয়া একটা জায়গা, ইমান ধুনিয়া একটা কাম করে আসা, এখানে মা কামাখ্যার ওসব প্রার্থনা করছো তুমি আরো ভাল হওয়া, আরো ডাঙর হওয়া। মানুষের প্রতিভাবর তো গম না পায়, লাহে লাহে গম পায়। আর তোমার ওসব আহি পেলে তোমার এন্টার টিম যে টেকনিক্যালি কাম করে আছে, ইনক্লুডিং ইয়র প্রডিউসার অলসো, সবকে মোর ফলের পর আন্তরিক প্রণাম জানাইছো।
2: ধন্যবাদ জ্ঞাপন করছো সিদ্ধার্থ দা, খুব ভাল লাগিলে। আমার সময় ইতিমধ্যে শেষেই হয়েছে, আপনার পর বিদায় লব বিচাৰিছো, সুস্বাস্থ্য কামনা করছো, আর অনুষ্ঠানের পর ইমানতে বিদায় লৈছো, নমস্কার।
1: থ্যাংক ইউ সো মাচ।
3: ইমানবোৰেই শ্ৰোতাসকলে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল বিশিষ্ট অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী। অনুষ্ঠানটিৰ আঁত ধৰিলে প্ৰাঞ্জিৎ প্ৰীতম কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা জৰণা ভৰালীৰ সৈতে মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো, নমস্কাৰ।

যুববাণী যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে নিউজ অন এআইআৰ মোবাইল এপতো আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ হৈ আছে। এতিয়া শুনক লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী দীপক কুমাৰ দত্ত।

লোকগীতৰ অনুষ্ঠানত সেয়া আছিল দীপক কুমাৰ দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া নৰেন্দ্ৰ চঞ্চল।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰাম ধেনু।

0: নমস্কাৰ ৰামধেনুৰ আদৰৰ শ্ৰোতা, এমুঠি মোৰ প্ৰিয় গীত লৈ আপোনালোকৰ কাষত এয়া মই শীৰ্ষা। অসমীয়া জাতিৰ জাতীয় পৰিচয় বহন কৰা এটি হিৰণময় সত্তা ডক্টৰ ভূপেন হাজৰিকা। হাজৰিকাদেৱৰ প্ৰায়খিনি গীতৰে বাৰুদৰ দৰে শব্দচয়ন, সুৰৰ লালিত্য, শব্দৰ প্ৰক্ষেপণে প্ৰতিজন অসমীয়াৰ মনৰ আহি আহি জাতীয় চেতনা জাগ্ৰত কৰি তোলে। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰোতালৈ আগবঢ়াব খুজিছো হাজৰিকাদেৱৰ এনে এটি গীত, যিটি গীতৰ বুকুত লুকাই আছে স্বদেশ প্ৰেমৰ সাংগীতিক প্ৰকাশ। এটি জাতিক জীয়াই ৰখাৰ মহাসংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ প্ৰণাম জনাই ডক্টৰ হাজৰিকাই গীতত কৈছে,
1: শ্বহীদ প্ৰণামো তোমাক,

পাটিয়ালা ঘৰানাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানা। অসমৰ নগাঁৱৰ জীয়ৰী পাৰবীন চুলতানাই শক্তিশালী কণ্ঠেৰে জিনিছে সংগীতানুৰাগীৰ মন। সোণমাছবিত এগৰাকী শিল্পীয়ে গোৱা এটি গীত মোৰ অতিকে প্ৰিয়। সেই গীত আজি ৰামধেনুৰ শ্ৰোতাৰ বাবে।

সংখ্যাত তাকৰ হলেও বীৰেন্দ্ৰনাথ দত্তৰ গীত অসমীয়া সংগীতৰ অমূল্য সম্পদ। কবি নবকান্ত বৰুৱাৰ কথা আৰু বীৰেন্দ্ৰনাথ দত্তৰ সুৰৰ যুগলবন্দীৰে যিকেইটি অসমীয়া গীতৰ সৃষ্টি হৈছে, কেউটি গীতেই অসমীয়া সংগীত ক্ষেত্ৰত নক্ষত্ৰৰ দৰে জিলিকি আছে।

বলিউডী সংগীত ক্ষেত্ৰৰ এটি বহুল সমাদৃত নাম মুকেশ চান্দ মাথুৰ, যাক চমুকৈ মুকেশ বুলিহে জনা যায়। এই মুকেশৰ কণ্ঠৰে এটি গীত শুনাব খুজিছো আনাড়ী ছবিখনৰ পৰা। শৈলেন্দ্ৰ ৰচিত গীতটি সংগীতেৰে সজাইছে শংকৰ জয়কিষণে।

লতা মঙ্গেশকাৰ ভাৰতীয় সংগীতৰ এগৰাকী কিংবদন্তী শিল্পী। শংকৰ জয়কিষাণ সংগীত পৰিচালিত আন এখন ছবি ছোৰি ছোৰিৰ পৰা অনুষ্ঠানত শুনোৱা হওক লতা মঙ্গেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন AIRৰ মোবাইল এপত, আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক কিশোৰী আমনকাৰৰ কণ্ঠত ৰাগ সম্পূৰ্ণ মালকোছ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে কিশোৰী আমনকাৰৰ কণ্ঠত ৰাগ সম্পূৰ্ণ মালকোচ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই আজিলৈ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।